নমস্কাৰ, সুপ্ৰভাত। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আজি বৃহস্পতিবাৰ, 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ 13 দিন, 1948 শকাব্দৰ 7 জেঠ আৰু 2026 খ্ৰীষ্টাব্দৰ আজি মে মাহৰ 28 তাৰিখ। এতিয়া সময় পোৱা 5:33 আৰু 51 ছেকেণ্ড গৈছে। সমশ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আমাৰ আজিৰ প্ৰথম অধিৱেশন। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত, 1035 কিলোহাৰ্জত আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্জত, লগতে নিউজন AIR মোবাইল এপতো।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া ষ্টুডিঅ'ত মই জ্যোতি হাজৰিকা। মোৰ সৈতে এতিয়াৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত দেৱকুমাৰ সিং, নিয়ন্ত্ৰণ কক্ষত কৌস্তভ দাস, ফটিক চন্দ্ৰ বৰ্মন আৰু হৰমোহন বৰ্মন, আৰু ট্ৰান্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন আৰু বিপুল কলিতা। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। বন্দনা।

আজিৰ বন্দনা অনুষ্ঠানত শ্ৰোতাসকলে ক্ৰমে সাৰংগ বৰ্মনৰ কণ্ঠত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত এটি বৰগীত, বীণাপাণী ভঁৰালীৰ কণ্ঠৰ লোকগীত, দীপশিখানাথৰ কণ্ঠৰ চিয়াগীত, জমীৰ চৌধুৰী আৰু সংগীবৃন্দৰ কণ্ঠৰ জিকিৰ আৰু অনিন্দিতা পলৰ কণ্ঠত এটি

প্ৰথমে শুনক আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ অনুষ্ঠান সম্পৰ্কে। পুৱা 6:15 জয়শ্ৰী দেৱীৰ কণ্ঠৰ ভজন, পুৱা 6:20 আৰু নিশা 8:15 কবিতা সরকারৰ কণ্ঠৰ লোকগীত, পুৱা 6:30 পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন, পুৱা 7:15 আৰু 8:40 আধুনিক গীতৰ অনুষ্ঠান, পুৱা 7:50 নিয়োগ বাতৰি, 9:15 ছবিৰ গীতৰ অনুষ্ঠান ৰূপালী ঢৌ, দ্বিতীয় অধিৱেশনৰ দিনৰ 11:30 গীতিমালিকাৰ গীত অনুষ্ঠানৰ শিল্পী জয়ন্ত হাজৰিকা, মধুস্মিতা বৰা ভট্টাচাৰ্য, অসীম হাজৰিকা, জুৰি দত্ত চৌধুৰী, শিৱানী দত্ত আৰু খগেন মহন্ত। দিনৰ 12:10 পৰা সৈন্যবাহিনীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠানত আছে ফিল্ম সংগীত, আজ কা গীত, তৰন্নুম, ঈদ উপলক্ষে বিশেষ অনুষ্ঠান, প্ৰাদেশিক সংগীত আৰু গীত ৰংগিলে। বিয়লি 3:00 পৰা আকাশবাণী ৰেইনব'ৰ অনুষ্ঠানসমূহ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। সন্ধিয়া 5:10 পৰা যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণীত আছে। 7:20 হেল্ল' যুৱবাণী অনুষ্ঠানৰ অতিথি যোগ বিশাৰদ অংকিতা বৰঠাকুৰ, আগধৰিব ভাস্কৰ শইকীয়াই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। তাৰোপৰি নিয়মীয়া অনুষ্ঠানৰ ভিতৰত আছে মনোৰঞ্জন, শিক্ষণ প্ৰশিক্ষণ সংস্থান আৰু তুলুমণি কাকতিৰ কণ্ঠৰ লোকগীত। নিশা 8:30 ভজনৰ অনুষ্ঠান, নিশা 9:30 ঘোষক ঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু, নিশা 10:00 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত অশ্বিনী ভিৰে দেশপাণ্ডেৰ কণ্ঠ সংগীত ৰাগ বিহাগ। এতিয়া শুনক আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ অনুষ্ঠান সূচী সম্পৰ্কে। নিশা 8:02 নতুন দিগন্ত অনুষ্ঠানৰ আলোচনাৰ বিষয় ধপাত সেৱনৰ অপকাৰিতা। আলোচনাত অংশ ল'ব ডাক্তৰ ৰুবি কটকী আৰু ভিক্টৰ ৰাজকুমাৰে, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। সন্ধিয়া 6:10 লাইভ ফোন ইন কৃষি জগত অনুষ্ঠানৰ আলোচনাৰ বিষয় থলুৱা ফল মূলৰ মূল্য সংযোজন আৰু বজাৰ। সমল ব্যক্তি হিচাপে উপস্থিত থাকিব অৰূপ শৰ্মা, প্ৰযোজনা উৎপল বৰাৰ। দিনৰ 12:30 আইডিঅ'ৰ বুলনি অনুষ্ঠানত গুৰেশ্বৰ তামোলপুৰৰ ৰামচা গাঁৱত ঠাইতে বাণীবদ্ধ কৰা বিচিত্ৰানুষ্ঠান। পুৱা 7:30 অভিলেখাগাৰৰ পৰা অনুষ্ঠানত বিশিষ্ট গীতিকাৰ নিৰ্মল প্ৰভা বৰদলৈৰ বিষয়ে যুগুতাই আগবঢ়াব ইন্দ্ৰজিৎ দাসে। আজি পুৱা অনুষ্ঠানটিৰ প্ৰচাৰৰ সময় 7:15, প্ৰযোজনা কাৰ্তিক সূত্ৰধাৰৰ। পুৱা 6:55 জ্ঞান বিজ্ঞান, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। পুৱা 10:30 ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ। দিনৰ 1:10 আৰু নিশা 7:45 ঋণীস্মিতা শৰ্মাৰ কণ্ঠৰ আধুনিক গীত। সন্ধিয়া 5:45 শিক্ষকৰ অনুষ্ঠানত ৰাণী দেৱান বৰুৱাৰ কথিকা শ্ৰেণীত পাঠদানৰ প্ৰস্তুতি। নিশা 9:00 চিত্ৰগীত। আমাৰ অনুষ্ঠান পৰিস্থিতিও ইমানেই।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া আগবঢ়াইছো জয়শ্ৰীদেৱীৰ কণ্ঠৰ এটি ভজন।

জয়শ্রী দেবীর কণ্ঠত এতে ভজন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া নিবেদন কৰা হৈছে কবিতা সরকারৰ কণ্ঠৰ লোকগীত।

কবিতা সরকারৰ কণ্ঠৰ লোকগীত কেইটি শুনিলে। শিল্পীৰ কণ্ঠৰ লোকগীত পুনৰ শুনিবলৈ পাব আজি নিশা 8:15 এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগ জ্যোতিষপুৰ। এতিয়া আৰম্ভ কৰিবলৈ লৈছো পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মাধুবন। আজিৰ অনুষ্ঠানত প্ৰথমে শুনাবলৈ লৈছো জব জব ফুল খিলে ছবিখনৰ পৰা লতা মংগেশকাৰৰ কণ্ঠৰ এই গীতটি। গীতৰ কথা আনন্দ বক্সীৰ, সংগীত কল্যাণজী আনন্দজীৰ।

আকাশবাণী গুৱাহাটীত অসমীয়া, চাহ জনগোষ্ঠীয় ভাষা, বড়ো, কাৰ্বি আৰু নেপালী ভাষাৰ বাবে অংশকালীন ভিত্তিক প্ৰয়োজন হোৱা ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষা অহা 31 মে' দেওবাৰে অনুষ্ঠিত হ'ব। কটন বিশ্ববিদ্যালয়ৰ নিউ একাডেমিক বিল্ডিঙত পুৱা 10 বজাত আৰম্ভ হ'ব লগা এই পৰীক্ষাৰ প্ৰৱেশ পত্ৰ প্ৰাৰ্থীসকললৈ মেইলযোগে প্ৰেৰণ কৰা হৈছে। যিসকল প্ৰাৰ্থীয়ে এতিয়ালৈকে প্ৰৱেশ পত্ৰ মেইলযোগে পোৱা নাই, তেখেতসকলক আমাৰ কেন্দ্ৰৰ সমন্বয় শাখাৰ সৈতে যোগাযোগ কৰিবলৈ জনোৱা হ'ল। পৰীক্ষালৈ আহোঁতে প্ৰাৰ্থীসকলে এই প্ৰৱেশ পত্ৰৰ লগতে এখন ফটো পৰিচয় পত্ৰ অনাটো বাধ্যতামূলক। প্ৰাৰ্থীসকলৰ সুবিধাৰ অৰ্থে পৰীক্ষাৰ সবিশেষ আমাৰ কেন্দ্ৰৰ ফেচবুক পেজতো আপলোড কৰা হৈছে। শ্ৰোতাসকলে মধুবন অনুষ্ঠানটিত পুৰণি হিন্দী ছবিৰ গীত শুনিছে, আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনোৱা হওক ববি ছবিখনৰ পৰা লতা মংগেশকাৰ আৰু শৈলেন্দ্ৰ সিঙৰ কণ্ঠৰী গীতটি। গীতৰ কথা আনন্দ বক্সীৰ, সংগীত লক্ষ্মীকান্ত প্যাৰিলালৰ।

মধুবন অনুষ্ঠানত এইবাৰিয়া লতা মঙ্গেশকাৰ আৰু অমিত কুমাৰৰ কণ্ঠত লাভ ষ্টৰী ছবিখনৰ এটি গীত। গীতিকাৰ আনন্দ বক্সী, সংগীত পৰিচালনা ৰাহুল দেৱ বৰ্মনৰ।

মধুবন অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো আরাধনা ছবিখনৰ পৰা কিশোৰ কুমাৰ আৰু লতা মঙ্গেশকৰৰ কণ্ঠৰে গীতটি। গীতৰ কথা আনন্দ বক্সীৰ, সংগীত এছ ডি বৰ্মনৰ।

শ্রোতাসকলে মধুবান অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনোৱা হওক লতা মঙ্গেশকৰৰ কণ্ঠত দো ৰাস্তে ছবিখনৰ এটি গীত, গীতিকাৰ আনন্দ বক্সী, সংগীত পৰিচালনা লক্ষ্মীকান্ত প্যাৰেলালৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ খন্তেক পাছতেই বাতৰি শুনিবলৈ পাব।
1: বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। এতিয়া প্ৰধান বাতৰিসমূহত আছে, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি গেংটকৰ পালজোৰ ষ্টেডিয়ামত ছিকিম আৰক্ষীক সন্মানীয় ৰাষ্ট্ৰপতিৰ পুলিচ কালাৰ প্ৰদান কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লীত অনুষ্ঠিত 51 সংখ্যক প্ৰগতি বৈঠকত অধ্যক্ষতা কৰে। 1600 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ কালি অন্তিম দিনা বহুচৰ্চিত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়কখন ধ্বনিভোটত গৃহীত হয়। সমগ্ৰ দেশৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে আজি ঈদ উজ জোহা পালন কৰিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত কালি অনুষ্ঠিত এলিমিনেটৰ খেলখনত ৰাজস্থান ৰয়েলছে ছানৰাইজাৰ্ছ হায়দৰাবাদক 47 ৰানত পৰাস্ত কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি গেংটকৰ পালজোৰ ষ্টেডিয়ামত ছিকিম আৰক্ষীক সন্মানীয় ৰাষ্ট্ৰপতিৰ পুলিচ কালাৰ প্ৰদান কৰিব। উল্লেখযোগ্য যে ছিকিম এই বঁটা লাভ কৰা দেশৰ 15 সংখ্যক আৰু উত্তৰ পূৰ্বাঞ্চলৰ তৃতীয়খন ৰাজ্য হিচাপে পৰিগণিত হৈছে। ৰাষ্ট্ৰপতি পুলিচ কালাৰ হৈছে ব্যতিক্ৰমী সেৱা, দৃঢ় অনুশাসন আৰু ৰাষ্ট্ৰৰ প্ৰতি নিষ্ঠাৰ স্বীকৃতিস্বৰূপে আৰক্ষী বাহিনীক প্ৰদান কৰা সৰ্বোচ্চ আনুষ্ঠানিক সন্মান। ছিকিম আৰক্ষীয়ে জনসাধাৰণৰ সেৱা আৰু ৰাজ্যখনক সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰা দায়বদ্ধতা, ত্যাগ আৰু পেচাদাৰিত্বৰ প্ৰতি লাভ কৰা এই স্বীকৃতিয়ে সমগ্ৰ ৰাজ্যখনক গৌৰৱান্বিত কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বচ্ছ ভাৰত অভিযান দ্বিতীয় পৰ্যায়ৰ ফলপ্ৰসূ ৰূপায়ণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি এই অভিযানে আন্তঃগাঁথনি সৃষ্টিৰ বাহিৰলৈ গৈ নিয়মীয়াকৈ নিৰীক্ষণ, নাগৰিকৰ অংশগ্ৰহণ আৰু বিভিন্ন অংশীদাৰৰ মাজত একত্ৰীকৰণৰ জৰিয়তে লক্ষণীয় ফলাফল নিশ্চিত কৰিব লাগে বুলি মত প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি অনুষ্ঠিত 51 সংখ্যক প্ৰগতি বৈঠকত অধ্যক্ষতা কৰি প্ৰধানমন্ত্ৰীয়ে ৰাজ্যসমূহক আৱৰ্জনা প্ৰক্ৰিয়াকৰণ প্লাণ্ট আৰু গোবৰ্ধন প্লাণ্টকে ধৰি কঠিন আৱৰ্জনা ব্যৱস্থা সম্পৰ্কীয় আন্তঃগাঁথনিৰ কাম ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰিবলৈ পৰামৰ্শ দিয়ে। বৈঠকত প্ৰধানমন্ত্ৰীয়ে 9খন ৰাজ্যৰ 30,000 কোটি টকা ব্যয় সাপেক্ষ ৰেলৱে, বিদ্যুৎ আৰু লোক নিৰ্মাণ খণ্ডৰ 7টা জটিল আন্তঃগাঁথনি প্ৰকল্পৰ পৰ্যালোচনা কৰে। শক্তিখণ্ডৰ প্ৰকল্পসমূহৰ পৰ্যালোচনা কৰি শ্ৰীমোদীয়ে চহৰ, আৱাসিক গোট আৰু ৰাজহুৱা প্ৰতিষ্ঠানসমূহৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে আৰু সমগ্ৰ চহৰাঞ্চলৰ ছাদৰ ওপৰত সৌৰশক্তি গ্ৰহণ ত্বৰান্বিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বিদ্যুতৰ খৰচ হ্ৰাস, শক্তি সুৰক্ষা উন্নত আৰু ঘৰুৱা তথা গোট পৰ্যায়ত স্বচ্ছ শক্তিক প্ৰসাৰিত কৰাৰ অৰ্থে ছাদৰ ওপৰৰ সৌৰশক্তিক মিছন মোডত গ্ৰহণ কৰিবলৈ তেওঁ পৰামৰ্শ দিয়ে। পথ আৰু বন্দৰ সংযোগ প্ৰকল্পসমূহ পৰ্যালোচনা কৰি শ্ৰীমোদীয়ে কয় যে ৱাধাৱন বন্দৰক বহুমুখী মডেল উন্নয়নৰ আৰ্হি হিচাপে বিকশিত কৰা উচিত, যাতে বৃহৎ পৰিবহণ ব্যৱস্থা একত্ৰিত কৰি ভৱিষ্যতৰ বাবে পৰিৱেশতন্ত্ৰ সৃষ্টি কৰিব পাৰি। তেওঁ কয় যে এই প্ৰকল্পটোক বন্দৰ হিচাপে চোৱাৰ পৰিৱৰ্তে উপকূলীয় জাহাজ, আভ্যন্তৰীণ জলপথ, নিৰ্দিষ্ট মালবাহী কৰিডৰ, দ্ৰুতবেগী ৰেল সংযোগ, ঘাইপথ আৰু বিমান বন্দৰ সংযোগৰ জৰিয়তে সংযুক্ত ৰাষ্ট্ৰীয় প্ৰৱেশদ্বাৰ হিচাপে চাব লাগিব। কেন বেটৱা নৈৰ আন্তঃসংযোগ প্ৰকল্প পৰ্যালোচনা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই প্ৰকল্পই সহযোগিতা, সময়মতে নিষ্কাশন আৰু প্ৰযুক্তিভিত্তিক নিৰীক্ষণৰ জৰিয়তে আন্তঃৰাজ্যিক জল সমস্যা সমাধানৰ বাবে আন ৰাজ্যসমূহৰ আৰ্হি হিচাপে কাম কৰিব লাগে। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ কালি অন্তিম দিনা বহুচৰ্চিত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়কখন ধ্বনিভোটত গৃহীত হয়। ইয়াৰ পূৰ্বে বিধেয়কখন সন্দৰ্ভত হোৱা আলোচনাত অংশ লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে উমৈহতীয়া দেৱানী বিধিৰ এটা সুদীৰ্ঘ ইতিহাস আছে।
2: समान नागरिक संहिता को अपनाना हमारे चुनावी घोषणा पत्र में शामिल एक महत्वपूर्ण प्रतिबद्धता थी। हमें प्रसन्नता है कि चुनाव के बाद विधानसभा के पहले सत्र में ही हम इन ऐतिहासिक उपलब्धियों को हासिल करने में सफल रहे। अब हम इसे राष्ट्रपति जी की मंजूरी के लिए भेजेंगे और मंजूरी मिलते ही विधेयक असम में लागू हो जाएगा।
1: কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি গুজৰাট ভ্ৰমণ কৰিব। এই ভ্ৰমণৰ কালছোৱাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আহমেদাবাদ আৰু গান্ধীনগৰ জিলাৰ প্ৰায় 12টা ৰাজহুৱা সেৱা, শিক্ষা আৰু গ্ৰাম্য আন্তঃগাঁথনি প্ৰকল্পৰ উদ্বোধন তথা আধাৰশিলা স্থাপন কৰিব। শ্ৰীশ্বাহে গান্ধীনগৰৰ কলুল তেহচিলত কৰ্পৰেট সামাজিক দায়বদ্ধতাৰ অন্তৰ্গত কেইবাটাও প্ৰকল্প ৰাইজৰ নামত উৎসৰ্গা কৰিব। সন্ধিয়ালৈ গৃহমন্ত্ৰীগৰাকীয়ে আহমেদাবাদত মাতা

মিয়াধাম প্রাঙ্গণৰ নতুন আৱাসিক ভৱন আৰু ভীমজিপুৰাৰ ভাৰত মাতা চৌহদ উদ্বোধন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ইয়াৰ পাছত গৃহমন্ত্ৰীগৰাকীয়ে শাহিবাগ আৱৰ্ত ভৱনত এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ ইউৰোপীয় সংঘৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীসকলৰ অনানুষ্ঠানিক বৈঠক জিমনিছত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে ছাইপ্ৰাছত উপস্থিত হৈছে। সামাজিক মাধ্যমযোগে দিয়া এটা পোষ্টত বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে ইউৰোপীয় আয়োগৰ উপাধ্যক্ষ কাজা কাল্লাছ আৰু ছাইপ্ৰাছৰ বৈদেশিক মন্ত্ৰী ডঃ কনষ্টেণ্টিনোছ কম্বোছক এই আমন্ত্ৰণৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। সমগ্ৰ দেশৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে আজি ঈদ উজ জোহা পালন কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ঈদ উজ জোহা উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে উৎসৱ হৈছে ভক্তি, ত্যাগ আৰু নিস্বাৰ্থতাৰ প্ৰতীক। তেওঁ কয় যে উৎসৱে জনসাধাৰণক মানৱতাৰ সেৱাৰ বাবে অনুপ্ৰাণিত কৰে। সমাজত প্ৰেম আৰু সমৃদ্ধিৰ প্ৰসাৰৰ হকে সংকল্প শক্তিশালী কৰিবলৈ তেওঁ সকলোলৈ আহান জনায়। কেন্দ্ৰীয় কয়লা মন্ত্ৰালয়ে আজি নতুন দিল্লীত 37,500 কোটি টকা ব্যয় সাপেক্ষ পৃষ্ঠীয় কয়লা আৰু লিগনাইট গেছীয়কৰণ প্ৰকল্পৰ শুভাৰম্ভৰ প্ৰচাৰ চলাৰ উদ্দেশ্যে এটা ৰোড শ্বৰ আয়োজন কৰিছে। এই ৰোড শ্বৰ উদ্দেশ্য হৈছে দেশত বৰ্তমান সম্পদ হিচাপে উপলব্ধ কয়লা আৰু লিগনাইটক পৰিষ্কাৰ তথা মূল্য সংযোজিতভাৱে কিদৰে ব্যৱহাৰ কৰিব পাৰি তাৰ প্ৰচাৰ চলোৱা। কেন্দ্ৰীয় কয়লা আৰু খনি দপ্তৰৰ মন্ত্ৰী জি কিষাণ ৰেড্ডী আৰু কয়লা আৰু খনি দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী সতীশ চন্দ্ৰ দুবে এই অনুষ্ঠানত উপস্থিত থাকিব। মন্ত্ৰালয়ৰ উচ্চপদস্থ বিষয়াসকল, নীতি প্ৰণেতাসকল, উদ্যোগপতি, বিনিয়োগকাৰী, প্ৰযুক্তি সুবিধা প্ৰদানকাৰী অনুষ্ঠানসমূহ লগতে বহুকেইটা বিত্তীয় প্ৰতিষ্ঠানে এই ৰোড শ্বত অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে। মন্ত্ৰালয়ে জনোৱা অনুসৰি 2030 চনৰ ভিতৰত 100 নিযুত টন কয়লা বাষ্পীয়কৰণ কৰাৰ ৰাষ্ট্ৰীয় লক্ষ্য গ্ৰহণ কৰা হৈছে আৰু ইয়াৰ জৰিয়তে LNG, ইউৰিয়া, মিথানল আৰু এমনিয়াৰ দৰে পণ্য সামগ্ৰীসমূহৰ আমদানি হ্ৰাস কৰিব পৰা যাব বুলি আশা কৰা হৈছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে দেশৰ কয়লাখণ্ডত আৰম্ভ হ'বলগীয়া 2.5-3 লাখ কোটি টকাৰ বিনিয়োগৰ 25টা প্ৰকল্পত নতুনকৈ 50,000 প্ৰত্যক্ষ আৰু পৰোক্ষ নিয়োগৰ সুবিধাও উপলব্ধ হ'ব। ৰাষ্ট্ৰীয় মহিলা আয়োগে ভাৰতৰ ইছলাম ধৰ্মাৱলম্বী মহিলাসকলৰ অধিকাৰ সংক্ৰান্তীয় এখন সবিশেষ পৰামৰ্শসূচক প্ৰতিবেদন গৃহ মন্ত্ৰালয়, মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয় তথা সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ৰ ওচৰত দাখিল কৰিছে। দেশৰ মুছলমান মহিলাসকলৰ আইনী, সামাজিক আৰু সাংবিধানিক অধিকাৰ অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে অনুষ্ঠিত এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ বৈঠকৰ পাছতেই এই প্ৰতিবেদন দাখিল কৰা হয়। আয়োগে উল্লেখ কৰে যে সাংবিধানিক সুৰক্ষা আৰু শেহতীয়া আইনী সংস্কাৰসমূহে মহিলাৰ অধিকাৰ ৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে যদিও আইনী সজাগতা বৃদ্ধিৰ এতিয়াও যথেষ্ট থল আছে। এই সজাগতাই মহিলাসকলৰ বাবে ন্যায় লাভৰ প্ৰক্ৰিয়া সহজ কৰি তুলিব আৰু ব্যক্তিগত আইনসমূহৰ একত্ৰীকৰণৰ জৰিয়তে স্পষ্টতা আনিব বুলি আয়োগে মত প্ৰকাশ কৰে। নিউ চণ্ডীগড়ত কালি অনুষ্ঠিত IPL ক্ৰিকেট প্ৰতিযোগিতা 2026ৰ এলিমিনেটৰ খেলখনত ৰাজস্থান ৰয়েলছে ছানৰাইজাৰ্ছ হায়দৰাবাদক 47 ৰানত পৰাস্ত কৰে। ৰাজস্থানে বান্ধি দিয়া 244 ৰানৰ বিশাল লক্ষ্য অনুসৰণ কৰি ছানৰাইজাৰ্ছে 19 অভাৰ আৰু 2টা বলত আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ 196 ৰানহে সংগ্ৰহ কৰিবলৈ সমৰ্থ হয়। ৰাজস্থানৰ হৈ জোফ্ৰা আৰ্চাৰে সৰ্বাধিক 3টা উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে খেলখনত টছত জয়লাভ কৰা ছানৰাইজাৰ্ছ হায়দৰাবাদৰ আমন্ত্ৰণ মৰ্মে প্ৰথমে বেটিং কৰিবলৈ নামি ৰাজস্থান ৰয়েলছে নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 243 ৰান কৰে। বৈভৱ সূৰ্যবংশীয়ে মাত্ৰ 29টা বলত 12টা ছিক্সাৰ আৰু 5টা বাউণ্ডাৰীৰে 97 ৰান কৰে। এই সংস্কৰণত 65টা ছিক্সাৰ কোবাই এটা IPL সংস্কৰণত আটাইতকৈ বেছি ছিক্সাৰ মৰাৰ ক্ৰিছ গেইলৰ অভিলেখো কালি সূৰ্যবংশীয়ে ভংগ কৰাৰ লগতে খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটাও লাভ কৰে। এতিয়া প্ৰতিযোগিতাৰ চূড়ান্ত খেলখনৰ দ্বিতীয়টো স্থান নিশ্চিত কৰিবলৈ কাইলৈ দ্বিতীয়খন কোৱালিফায়াৰত ৰাজস্থান ৰয়েলছ গুজৰাট টাইটান্ছৰ মুখামুখি হ'ব। এই মেচখনৰ বিজয়ী দলটোৱে অহা দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে খিতাপ দখলৰ যুঁজত অৱতীৰ্ণ হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি গেংটকৰ পালজুৰ ষ্টেডিয়ামত ছিকিম আৰক্ষীক সন্মানীয় ৰাষ্ট্ৰপতিৰ পুলিচ কালাৰ প্ৰদান কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লীত অনুষ্ঠিত 51 সংখ্যক প্ৰগতি বৈঠকত অধ্যক্ষতা কৰে। 16শ সংবিধান সভাৰ প্ৰথমখন অধিৱেশনৰ কালি অন্তিম দিনা বহুচৰ্চিত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়কখন ধ্বনিৰ ভোটত গৃহীত হয়। সমগ্ৰ দেশৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে আজি ঈদ উজ জোহা পালন কৰিছে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত কালি অনুষ্ঠিত এলিমিনেটৰ খেলখনত ৰাজস্থান ৰয়েলছে ছানৰাইজাৰ্ছ হায়দৰাবাদক 47 ৰানত পৰাস্ত কৰিছে।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্জত আৰু ডিআৰএম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। এতিয়া নিবেদন কৰা হৈছে আধুনিক গীতৰ অনুষ্ঠান। অনুষ্ঠানত পুনতে শুনাবলৈ লৈছো অপূৰ্ব কুমাৰ দাসৰ কণ্ঠৰীতি গীত।

আকাশবাণী গুৱাহাটীত অসমীয়া চাহ জনগোষ্ঠীয় ভাষা বড়ো কাৰ্বি আৰু নেপালী ভাষাৰ বাবে অংশকালীন ভিত্তিক প্ৰয়োজন হোৱা ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষা অহা 31 মে দেওবাৰে অনুষ্ঠিত হ'ব। কটন বিশ্ববিদ্যালয়ৰ নিউ একাডেমিক বিল্ডিঙত পুৱা 10 বজাত আৰম্ভ হ'ব লগা এই পৰীক্ষাৰ প্ৰৱেশ পত্ৰ প্ৰাৰ্থীসকললৈ মেইলযোগে প্ৰেৰণ কৰা হৈছে। যিসকল প্ৰাৰ্থীয়ে এতিয়ালৈকে প্ৰৱেশ পত্ৰ মেইলযোগে পোৱা নাই তেখেতসকলক আমাৰ কেন্দ্ৰৰ সমন্বয় শাখাৰ সৈতে যোগাযোগ কৰিবলৈ জনোৱা হ'ল। পৰীক্ষালৈ আহোঁতে প্ৰাৰ্থীসকলে এই প্ৰৱেশ পত্ৰৰ লগতে এখন ফটো পৰিচয় পত্ৰ অনাটো বাধ্যতামূলক। প্ৰাৰ্থীসকলৰ সুবিধাৰ অৰ্থে পৰীক্ষাৰ সবিশেষ আমাৰ কেন্দ্ৰৰ ফেচবুক পেজতো আপলোড কৰা হৈছে। শ্ৰোতাসকলে আধুনিক গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰৰ শিল্পী মৃদুলা দাস।

শ্রোতাসকলে আধুনিক গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰৰ শিল্পী যোগেশ বৰুৱা।

পুলক বেনার্জীৰ কণ্ঠৰ গীতটি শুনিলে। আধুনিক গীতৰ অনুষ্ঠানটি ইমানতে অন্ত পৰিল। আজি সন্ধিয়া 7:20 প্ৰচাৰ হ'বলগীয়া হেল্ল' যুৱবাণী অনুষ্ঠানৰ অতিথি যোগ আৰু প্ৰাকৃতিক চিকিৎসা বিশেষজ্ঞ অংকিতা বৰঠাকুৰ। অনুষ্ঠানটিৰ আগ ধৰিব ভাস্কৰ শইকীয়াই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।

জ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্জত আৰু ডি আৰ এম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্জত। এতিয়া শুনক নিয়োগ বাতৰি। অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগত খালী হোৱা তেওন্নতা জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল পদৰ বাবে অসম লোকসেৱা আয়োগে আবেদন বিচাৰিছে। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 8,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pwdroads.assam.gov.in। আবেদনৰ শেষ তাৰিখ 10 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰীক্ষাত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেমগ্ৰাফী, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যনছ ৰিচাৰ্চ, ইনফৰমেশ্যন টেকনলজি, কম্পিউটাৰ ছায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকনলজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডেটা ছায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ বাবে প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। ৰেলৱে ৰিক্ৰুটমেণ্ট বোৰ্ডে 11,127টা এছিষ্টেণ্ট লোক পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিলৰাইট, মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিকছ মেকানিক, মেকানিক মটৰ ভেহিকল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মেচাৰ এণ্ড কইল ৱাইণ্ডাৰ, মেকানিক ডিজেল, হিট ইঞ্জিন, টাৰ্ণাৰ মেকানিষ্ট, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক, ইয়াৰে যিকোনো ট্ৰেডত ITR চাৰ্টিফিকেট থকা হ'ব লাগিব নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিকছ বা অটোমোবাইল ইঞ্জিনিয়াৰিং ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি, টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালী হোৱা পদ পূৰাবৰ বাবে AFCAT 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। নিয়োগ বাতৰি ইমানেই।

0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ খন্তেক পাছতে আঞ্চলিক বাতৰি, আঠ বজাত সমাচাৰ প্ৰভাত, 8:15 মৰ্ণিং নিউজ আৰু 8:30 নৰ্থ ইষ্ট নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়ৰ বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। দেশৰ বিভিন্ন অংশৰ লগতে অসমতো আজি ইছলাম ধৰ্মাৱলম্বী লোক

0: সকলৰ পবিত্ৰ ঈদুজোহা পালন কৰা হৈছে। আল্লাহৰ নিৰ্দেশত হজৰত ইব্ৰাহিমে তেওঁৰ একমাত্ৰ পুত্ৰক বলিদান দিয়া কাৰ্যৰ সোঁৱৰণত ঈদুজোহা পালন কৰা হয়। এই উৎসৱক ঈদ উল আধা বা ঈদ উল জোহা বুলিও কোৱা হয়। সমাজত ভাতৃত্ববোধ আৰু বিশ্বশান্তিৰ বাবে আজি পুৱা ঈদৰ নামাজ পঢ়া হয়। দক্ষিণ চালমাৰা মাংকাছ জিলাৰ 200ৰো অধিক ঈদগাহত প্ৰায় 4 লাখ লোকে ঈদৰ সমূহীয়া নামাজ পঢ়ে। ঈদৰ সময়ত কোনো ঠাইতে যাতে অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নহয় তাৰ বাবে জিলা প্ৰশাসনে ঈদ উদযাপন সমিতি আৰু আৰক্ষীৰ সৈতে এখন বৈঠকত মিলিত হয়। বিভিন্ন ঠাইৰ পৰা আহি কৰ্মসংস্থাপনৰ বাবে মহানগৰীত বসবাস কৰা বহুসংখ্যক লোকে ঈদ উপলক্ষে নিজ নিজ গৃহ চহৰলৈ যাত্ৰা কৰাৰ পৰিপ্ৰেক্ষিতত মহানগৰীৰ জালুকবাৰী, আদাবাৰী, ISBTকে ধৰি বিভিন্ন স্থানত কালি যথেষ্ট ভিৰ পৰিলক্ষিত হয়। শ্ৰীভূমি জিলাৰ বিভিন্ন মছজিদ আৰু ঈদগাহতো পুৱাৰ ভাগতে আজি সমূহীয়া নামাজ পঢ়ে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ঈদ উজ্জোহা উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এই উৎসৱ হৈছে ভক্তি, ত্যাগ আৰু নিস্বাৰ্থতাৰ প্ৰতীক। তেওঁ কয় যে উৎসৱে জনসাধাৰণক মানৱতাৰ সেৱাৰ বাবে অনুপ্ৰাণিত কৰে। সমাজত প্ৰেম আৰু সম্প্ৰীতিৰ প্ৰসাৰৰ হকে সংকল্প শক্তিশালী কৰিবলৈ তেওঁ সকলোলৈ আহান জনায়। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাইও ঈদ উপলক্ষে ৰাজ্যবাসীলৈ, বিশেষকৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলক ওলগ জনাইছে। ৰাজ্যপাল আচাৰ্যই তেওঁৰ বাৰ্তাত কয় যে ঈদ উজ্জোহাই ত্যাগ, কৰুণা, দয়া, আস্থা আৰু ভাতৃত্ববোধৰ শাশ্বত প্ৰমূল্যৰাজিক প্ৰতিফলিত কৰে। তেওঁ লগতে সমাজৰ সকলো শ্ৰেণীৰ মাজত একতাৰ এনাজৰি সুদৃঢ় কৰি শান্তি, সম্প্ৰীতি আৰু পাৰস্পৰিক সন্মানৰ মনোভাৱেৰে এই উৎসৱ পালন কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহান জনায়। এই পবিত্ৰ উৎসৱে এখন সৰ্বাত্মক আৰু মৰম ভালপোৱাৰে ভৰা সমাজ গঢ়াৰ বাবে সদিচ্ছা, সহিষ্ণুতা আৰু সমূহীয়া দায়িত্বৰ আদৰ্শৰাজি বৰ্তাই ৰাখিবলৈ সকলোকে অনুপ্ৰাণিত কৰিব বুলি ৰাজ্যপালগৰাকীয়ে আশা প্ৰকাশ কৰে। অসমৰ সম্প্ৰতি সদ্ভাৱনা আৰু ভাতৃত্ববোধৰ চহকী ঐতিহ্য ৰাজ্যখনৰ মহান শক্তি বুলি অভিহিত কৰি শ্ৰীআচাৰ্যই এই উৎসৱে ৰাজ্যৰ জনসাধাৰণৰ মাজত একতা আৰু বন্ধুত্বৰ এনাজৰি অধিক সুদৃঢ় কৰিব বুলি আশা কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ বাৰ্তাত ঈদৰ এই পবিত্ৰ উৎসৱে সকলোৰে অন্তৰ ত্যাগ, বিশ্বাস আৰু ভাতৃত্ববোধৰ আদৰ্শৰে উজ্বলাই তুলিব বুলি আশা প্ৰকাশ কৰে। ৰাজ্যত বহুবিবাহ নিষিদ্ধ, লিভ ইন সম্পৰ্কৰ পঞ্জীয়ন বাধ্যতামূলক আৰু কন্যা সন্তানকো সম্পত্তিৰ উত্তৰাধিকাৰ প্ৰদানৰ লগতে মহিলাৰ সুৰক্ষা আৰু সম অধিকাৰ নিশ্চিত কৰি কালি বিধানসভাত বহুচৰ্চিত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক গৃহীত হয়। বিৰোধীয়ে বিধানসভাৰ বাছনি সমিতিলৈ প্ৰেৰণৰ বাবে জনোৱা দাবীক নস্যাত কৰি শাসকীয় পক্ষৰ উত্তাল শ্লোগানৰ মাজতে ধ্বনিভোটত বিধেয়কখন গ্ৰহণ কৰা হয়। ইয়াৰ লগে লগে উত্তৰাখণ্ড আৰু গুজৰাটৰ পাছত অসম উমৈহতীয়া দেৱানী বিধি গ্ৰহণ কৰা দেশৰ তৃতীয়খন ৰাজ্যৰূপে পৰিগণিত হয়। এই বিধেয়ক বলবৎ হলে বহুবিবাহ সম্পূৰ্ণৰূপে নিষিদ্ধ হোৱাৰ লগতে বিবাহ বিচ্ছেদ আৰু লিভ ইন সম্পৰ্কত থকাসকলৰ পঞ্জীয়ন বাধ্যতামূলক হ'ব। উমৈহতীয়া দেৱানী বিধিৰ অধীনত সকলো বিবাহ আৰু লিভ ইন সম্পৰ্ক ক্ৰমে 60 আৰু 30 দিনৰ ভিতৰত পঞ্জীয়ন কৰিব লাগিব। বিবাহ আৰু বিবাহ বিচ্ছেদ নিৰ্দিষ্ট সময়ৰ ভিতৰত পঞ্জীয়ন নহলে শাস্তিমূলক ব্যৱস্থাৰ সন্মুখীন হ'ব। লিভ ইন সম্পৰ্ক 30 দিনৰ ভিতৰত পঞ্জীয়ন নকৰিলে 3 মাহ পৰ্যন্ত কাৰাদণ্ড আৰু 10,000 টকা পৰ্যন্ত জৰিমনা বা দুয়োটাই শাস্তি হ'ব পাৰে।
1: আমাৰ এই গোটেই বিলখনৰ ফাউণ্ডেশ্যনটোৱে হৈছে আৰ্টিকল 44 অফ দ্য কনষ্টিটিউচন অফ ইণ্ডিয়া। এই ইউনিফৰ্ম চিভিল কোডখনে বিবাহ আৰু বিবাহ বিচ্ছেদ এই দিশটোক নিয়ন্ত্ৰণ কৰিব। এই কমন চিভিল কোডখনে আমাৰ উত্তৰাধিকাৰী সূত্ৰে সম্পত্তি লাভ কৰাৰ যিটো আইনী পৰম্পৰা তাক ৰেগুলেট কৰিব। লিভ ইন ৰিলেশ্যনশ্বিপক ইয়াত আমি ৰেগুলেশ্যন কৰাৰ বাবে চেষ্টা কৰিম, চ' ডেট সকলোৱে সমান অধিকাৰ পায়। আৰু বিবাহ আৰু বিবাহ বিচ্ছেদ উত্তৰাধিকাৰী লিভ ইন ৰিলেশ্যনশ্বিপৰ লগত জড়িত এই গোটেইবিলাক দিশ এই সমান নাগৰিক সংহিতাত আমি সন্নিৱিষ্ট কৰি লৈছো।
0: ওদালগুৰি জিলা আৰক্ষীয়ে জিলাখনত মাদকদ্ৰব্য বিৰোধী অভিযান তীব্ৰ কৰি তুলিছে। যোৱা নিশা গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে ওদালগুৰি চহৰৰ মহিলা বজাৰত প্ৰায় 2 কিলোগ্ৰাম গাঞ্জাসহ এগৰাকী মহিলাক আটক কৰে। ৰৌতা থানাৰ আৰক্ষীয়ে কালি সন্ধিয়া ৰৌতা ৰেল ষ্টেচনৰ সমীপৰ পৰা 46 কিলোগ্ৰাম গাঞ্জাৰ সৈতে এজন সৰবৰাহকাৰীক আটক কৰে। আমাৰ এতিয়াৰ বাতৰি পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।

তেৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্জত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। এতিয়া নিবেদন কৰা হৈছে আধুনিক গীতৰ অনুষ্ঠান। অনুষ্ঠানত প্ৰথমে শুনাবলৈ লৈছো দিলীপ দাসৰ কণ্ঠৰীতি গীত।

শ্রোতাসকলে আধুনিক গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এবাৰ শুনাবলৈ লৈছো জুবিন গাৰ্গৰ কণ্ঠৰীতি গীত।

আধুনিক গীতৰ অনুষ্ঠানটিৰ শেষত এইবাৰ শুনোৱা হওক মৌচুমী চহৰীয়া আৰু সহশিল্পীসকলৰ কণ্ঠৰীতি গীত।

0: ध्यान लगी सुने
1: মৌসুমী চহৰীয়া আৰু সহশিল্পীসকলৰ কণ্ঠৰ গীতটি শুনিলে। আধুনিক গীতৰ অনুষ্ঠানটি ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগ জ্যোতিষপুৰ। খন্তেক পাছতেই পুৱাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
2: পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে বিধানসভাত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক গৃহীত, ৰাজ্যৰ ইতিহাসত নতুন অধ্যায়ৰ সূচনা হোৱা বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য, উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীৰ বাবে পূৰ্বৰ দৰে নম্বৰ দিয়া ব্যৱস্থাই বাহাল থাকিব বুলি অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ প্ৰকাশ, ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানে প্ৰস্তাৱিত গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰ সম্ভাৱ্য প্ৰভাৱৰ মূল্যায়নৰ বাবে অধ্যয়ন চলাব বুলি অতিৰিক্ত মহাধিবক্তাৰ মন্তব্য, দেশৰ বিভিন্ন অংশৰ লগতে অসমতো উৎসাহ উদ্দীপনাৰে ঈদুজোহা পালন, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এলিমিনেটৰ খেলত ৰাজস্থান ৰয়েলছৰ জয়লাভ, দলটোৰ ফাইনেলত প্ৰৱেশৰ আশা সজীৱ। নমস্কাৰ, বাতৰিৰ সৈতে মই মৰমী কাশ্যপ।

0: শুনক বিতং বাতৰি। ৰাজ্যত বহুবিবাহ নিষিদ্ধ, লিভ ইন সম্পৰ্কৰ পঞ্জীয়ন বাধ্যতামূলক আৰু কন্যা সন্তানকো সম্পত্তিৰ উত্তৰাধিকাৰ প্ৰদানৰ লগতে মহিলাৰ সুৰক্ষা আৰু সম অধিকাৰ নিশ্চিত কৰি কালি বিধানসভাত বহুচৰ্চিত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়কখন গৃহীত হয়। বিৰোধীয়ে বিধানসভাৰ বাছনি সমিতিলৈ প্ৰেৰণৰ বাবে জনোৱা দাবীক নস্যাত কৰি শাসকীয় পক্ষৰ উত্তাল শ্লোগানৰ মাজতে ধন্নীফুটত বিধেয়কখন গ্ৰহণ কৰা হয়। ইয়াৰ লগে লগে উত্তৰাখণ্ড আৰু গুজৰাটৰ পাছত অসম উমৈহতীয়া দেৱানী বিধি গ্ৰহণ কৰা দেশৰ তৃতীয়খন ৰাজ্যৰূপে পৰিগণিত হয়। এই বিধেয়কখন বলবৎ হলে বহুবিবাহ সম্পূৰ্ণৰূপে নিষিদ্ধ হোৱাৰ লগতে বিবাহ বিচ্ছেদ আৰু লিভ ইন সম্পৰ্কত থকাসকলৰ পঞ্জীয়ন বাধ্যতামূলক হ'ব। উমৈহতীয়া দেৱানী বিধিৰ অধীনত সকলো বিবাহ আৰু লিভ ইন সম্পৰ্ক ক্ৰমে 60 আৰু 30 দিনৰ ভিতৰত পঞ্জীয়ন কৰিব লাগে। বিবাহ আৰু বিবাহ বিচ্ছেদ নিৰ্দিষ্ট সময়ৰ ভিতৰত পঞ্জীয়ন নহলে শাস্তিমূলক ব্যৱস্থাৰ সন্মুখীন হ'ব। লিভ ইন সম্পৰ্কত 30 দিনৰ ভিতৰত পঞ্জীয়ন নকৰিলে 3 মাহ পৰ্যন্ত কাৰাদণ্ড আৰু 10,000 টকা পৰ্যন্ত জৰিমনা বা দুয়োটাই শাস্তি হ'ব পাৰে। বিধেয়কখন লৈ কালি সদনত হোৱা দীঘলীয়া আলোচনাৰ উত্তৰ দি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে উমৈহতীয়া দেৱানী বিধি বিজেপি আৰ এছ এছৰ মতাদৰ্শ নহয়, বৰং ভাৰতীয় সংবিধান আৰু সংবিধান সভাত আলোচনা এই বিধিৰ মূল ভিত্তি আছিল। এই উমৈহতীয়া দেৱানী বিধিয়ে ৰাজ্যত লিংগ ক্ষমতা স্থাপন কৰিব বুলি উল্লেখ কৰি তেওঁ কয় যে এই বিধি 18 বছৰ নহওঁতে পিতৃ মাতৃয়ে বিধা দিয়া যুৱতী, কম বয়সত 3-4টা সন্তানৰ বোজা লোৱা যুৱতী, 3 তালাকে জীৱনলৈ অন্ধকাৰ নমোৱা মাতৃ, লিভ ইন সম্পৰ্কত প্ৰবঞ্চনাৰ সন্মুখীন হোৱাসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি। তেওঁ কয় যে বহু দশক ধৰি উমৈহতীয়া দেৱানী বিধি কেৱল ৰাজনৈতিক বিতৰ্কৰ বিষয় হৈ আছিল, কিন্তু অসমে সেই চিন্তাধাৰাক বাস্তৱ ৰূপ দিলে। উমৈহতীয়া দেৱানী বিধি সংবিধানৰ 44 অনুচ্ছেদে দেখুওৱা সমতা আৰু ন্যায়ভিত্তিক নাগৰিক ব্যৱস্থাৰ সপোন বাস্তৱায়িত কৰাৰ ঐতিহাসিক পদক্ষেপ বুলি ডঃ শৰ্মাই অভিহিত কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই আইন কোনো ধৰ্মৰ বিৰুদ্ধে নহয় বা কোনো সম্প্ৰদায়ৰ অধিকাৰ হননৰ প্ৰয়াসো নহয়, বৰং এই আইনে বিবাহ, বিবাহ বিচ্ছেদ, উত্তৰাধিকাৰ, ভৰণ পোষণ আদি চিন্তনীয় বিষয়ত সকলো নাগৰিকে যাতে আইনৰ দৃষ্টিত সমমৰ্যাদা লাভ কৰে সেয়া সুনিশ্চিত কৰিব। তেওঁ কয় যে ৰাজ্যৰ খিলঞ্জীয়া জনজাতি সমাজসমূহৰ পৰম্পৰা, সামাজিক গাঁথনি আৰু স্বনিয়ন্ত্ৰিত সাংস্কৃতিক ব্যৱস্থাৰ প্ৰতি সন্মান জনাই সংবিধানৰ 342 নম্বৰ অনুচ্ছেদ অন্তৰ্ভুক্ত জনজাতিসমূহক এই আইনৰ আওতাৰ বাহিৰত ৰখা হৈছে।
1: ইয়াতে 4টা খণ্ড আছে, 14টা চেপ্টাৰ আছে, 398টা চেকচন আছে আৰু 7খন চিডিউল আছে। প্ৰথম খণ্ডত বিবাহৰ চৰ্ত যে দৰাৰ বয়স 21, কইনাৰ বয়স 18। ধাৰা 4.2, 4.3 য'ত এক পত্নীত্ব আৰু এক প্ৰতিব্ৰততা বোধহুৱে কোনো জীৱিত সংগী এগৰাকী বিবাহিত পুৰুষে বিয়া কৰোৱাটো বাদ দিয়ক, লিভ ইন ৰিলেশ্যনশ্বিপতো থাকিব নোৱাৰিব তেওঁৰ পত্নী জীয়াই থকা অৱস্থাত। আমি আনিছো বাধ্যতামূলক পঞ্জীয়ন, প্ৰতিখন বিবাহ আৰু লিভ ইন ৰিলেশ্যনশ্বিপক আইনৰ স্বীকৃতি দিবলৈ ইয়াত ব্যৱস্থা কৰা হৈছে। মৃতকৰ সম্পত্তি পতি পত্নী সন্তান আৰু জীৱিত পিতৃ মাতৃৰ মাজত ন্যায়সংগতভাৱে বিতৰণ কৰাৰ ব্যৱস্থা কৰা হৈছে।
0: মুখ্যমন্ত্ৰীৰ ভাষণৰ পাছতে অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে মুখ্যমন্ত্ৰীক বিধেয়কখন গৃহীতকৰণৰ প্ৰস্তাৱ সদনত উত্থাপন কৰিবলৈ অনুমতি প্ৰদান কৰে। সেই সময়তে কংগ্ৰেছৰ বিধায়ক নুৰুল হুদাই বিধেয়কখন গৃহীত কৰাৰ পৰিৱৰ্তে অধিক আলোচনাৰ বাবে সদনত বাছনি কমিটিলৈ প্ৰেৰণ কৰিবলৈ দাবী উত্থাপন কৰে। বিধায়ক জাকিৰ হুছেইন ছিকদাৰেও হকক সমৰ্থন কৰে। মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছৰ এই দাবী অগ্ৰাহ্য কৰি বিধেয়কখন গৃহীত কৰাৰ পোষকতা কৰে। ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে বিধেয়কখন সন্দৰ্ভত দফাই দফাই আলোচনাৰ দাবী জনায়। কংগ্ৰেছসহ সকলো বিৰোধী পক্ষৰ সকলো সদস্যই বাছনি কমিটিলৈ প্ৰেৰণ অথবা দফাই দফাই আলোচনাৰ দাবীৰে শ্লোগান দি অধ্যক্ষৰ সন্মুখলৈ উঠি যায়, ফলত সদনত উত্তাল পৰিস্থিতিৰ সৃষ্টি হয়। হুলস্থূলীয়া পৰিস্থিতিৰ মাজতে অধ্যক্ষই মুখ্যমন্ত্ৰীক বিধেয়কখন গৃহীত কৰাৰ প্ৰস্তাৱ উত্থাপন কৰাৰ অনুমতি দিয়ে। এই প্ৰস্তাৱ ধন্নীফুটত গৃহীত হয়। উমৈহতীয়া দেৱানী বিধি গৃহীত হোৱাৰ পাছত মুখ্যমন্ত্ৰী শৰ্মাই উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় সংশোধনী বিধেয়ক 2026 সদনৰ বিবেচনাৰ বাবে উত্থাপন কৰে। তাৰ পাছতে বিগত সময়ছোৱাত মৃত্যুবৰণ কৰা ৰাজ্যৰ ভালেকেইগৰাকী বিশিষ্ট ব্যক্তিৰ প্ৰতি সদনে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। পাছত অধ্যক্ষ দাসে সদস্যসকলক ধন্যবাদ জনাই চমু ভাষণ দিয়ে আৰু সদনৰ কাম কাজ অনিৰ্দিষ্ট কালৰ বাবে স্থগিত ৰখাৰ কথা ঘোষণা কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি উমৈহতীয়া দেৱানী বিধি গৃহীত হোৱাৰ পাছত অসমৰ ইতিহাসত নতুন অধ্যায়ৰ সূচনী হোৱা বুলি মন্তব্য কৰে। বিধেয়কখন গৃহীত হোৱাৰ পাছত সামাজিক মাধ্যমযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শ্ৰীসোণোৱালে কয় যে বিধেয়কখন বিধানসভাত গৃহীত হোৱাটো সামাজিক ন্যায়, সমতা আৰু সুশাসনৰ দিশত লোৱা যুগান্তকাৰী পদক্ষেপ। এই বিধেয়কখনে অসমৰ খিলঞ্জীয়া জনজাতি লোকৰ সাংবিধানিক সামাজিক অধিকার আৰু সাংস্কৃতিক স্বকীয়তা অক্ষুণ্ণ ৰাখি সুসংগঠিত আৰু সমতা

0: ভিত্তিক নাগৰিক ব্যৱস্থাৰ পথ মুকলি কৰিব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীৰ বাবে গ্ৰেডিং ব্যৱস্থা প্ৰৱৰ্তন কৰা নহয়, বৰং পূৰ্বৰ দৰে নম্বৰ দিয়া ব্যৱস্থাই বাহাল থাকিব। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে কালি সদ অসম ছাত্ৰ সন্থাৰ সৈতে হোৱা আলোচনাত এই কথা সদৰি কৰে। পৰিষদে কয় যে গ্ৰেডিং ব্যৱস্থা প্ৰৱৰ্তন কৰা সন্দৰ্ভত এতিয়ালৈকে কোনো সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই, গতিকে নম্বৰ প্ৰদান কৰা ব্যৱস্থাই বাহাল থাকিব। ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানে প্ৰস্তাৱিত গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰ সম্ভাৱ্য প্ৰভাৱৰ মূল্যায়নৰ বাবে অধ্যয়ন চলাব আৰু বিৰূপ প্ৰভাৱ ৰোধ কৰাৰ বাবে পৰামৰ্শ আগবঢ়াব। অতিৰিক্ত মহাধিবক্তা পি এন গোস্বামী কালি গুৱাহাটী উচ্চ ন্যায়ালয়ত কয় যে ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানে অধ্যয়নৰ বাবে সন্মতি প্ৰকাশ কৰিছে আৰু এই সম্পৰ্কে ৰাজ্যৰ প্ৰধান মুখ্য বন সংৰক্ষক মুখ্য বন্যপ্ৰাণী ৱাৰ্ডেনক অৱগত কৰোৱা হৈছে। প্ৰতিষ্ঠানে বিশদ প্ৰকল্পৰ প্ৰতিবেদন আৰু প্ৰকল্পৰ সংশ্লিষ্ট ফাইল লাভ কৰিছে আৰু শীঘ্ৰে অধ্যয়নৰ বাবে কাৰিকৰী আৰু বিত্তীয় প্ৰস্তাৱ প্ৰস্তুত কৰা হ'ব। তেওঁ কয় যে অধ্যয়ন প্ৰতিবেদন পুঁজি লাভ কৰাৰ তিনি মাহৰ ভিতৰত সম্পূৰ্ণ হ'ব। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ইয়াৰ বাবে পুঁজিৰ যোগান ধৰিব বুলি উল্লেখ কৰি শ্ৰীগোস্বামীয়ে প্ৰভাৱ অধ্যয়নৰ পূৰ্বে কোনো গছ কটা নহয় আৰু প্ৰকল্প ৰূপায়ণৰ সময়ত বন্যপ্ৰাণী সংৰক্ষণৰ বাবে সকলো ধৰণৰ প্ৰচেষ্টা চলোৱা হ'ব বুলি তেওঁ আশ্বাস দিয়ে। দেশৰ বিভিন্ন অংশৰ লগতে অসমতো আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ উজ জোহা পালন কৰা হৈছে। আল্লাহৰ নিৰ্দেশত হজৰত ইব্ৰাহিমে তেওঁৰ একমাত্ৰ পুত্ৰক বলিদান দিয়া কাৰ্যৰ সোঁৱৰণত এই ঈদ উজ জোহা পালন কৰা হয়। এই উৎসৱক ঈদ অল আধা বা ঈদ উল আজহা বুলিও কোৱা হয়। ঈদৰ নামাজৰ বাবে ঈদগাহসমূহ সজাই পৰাই তোলা হৈছে। সমাজত ভাতৃত্ববোধ আৰু বিশ্ব শান্তিৰ বাবে আজি পুৱা ঈদৰ নামাজ পঢ়া হয়। দক্ষিণ শালমৰা মানকাছৰ জিলাৰ 65টা ঈদগাহত ঈদৰ সমূহীয়া নামাজ পঢ়া হয়। জিলাখনৰ ঐতিহ্যবাহী মিৰ্জুমলা ঈদগাহত প্ৰায় 2000 লোকে সমূহীয়া নামাজত অংশগ্ৰহণ কৰে। ধুবুৰীকে ধৰি ৰাজ্যৰ অন্যান্য স্থানসমূহতো আজি ঈদৰ নামাজ অনুষ্ঠিত হৈছে। বৰাক উপত্যকাৰ তিনিখন জিলা কাছাৰ, শ্ৰীভূমি আৰু হাইলাকান্দিত ঈদ উজ জোহা উদযাপন কৰা হৈছে। জিলাকেইখনত ঈদ উপলক্ষে বিৰাজ কৰা পৰিৱেশ সন্দৰ্ভত এয়া আমাৰ কাছাৰৰ সংবাদদাতা আখিৰাণী দাস।
1: আজি বৰাক উপত্যকাৰ তিনিখন জিলা কাছাৰ, শ্ৰীভূমি আৰু হাইলাকান্দিত উদযাপন কৰা হৈছে পবিত্ৰ ঈদ উল আজহা। এই উপলক্ষে কাছাৰ জিলাত সাজি উঠিছে ঈদগাহসমূহ। ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে। শিলচৰৰ ঈদখলা ঈদগাহত আজি 8 বজাত সমূহীয়া নামাজ অনুষ্ঠিত হয়। নামাজ পাঠ কৰোৱাই বৰ মছজিদৰ ইমাম মৌলানা ছাব্বির আহমেদ। পিছত শান্তি সম্প্ৰীতিৰ বাৰ্তাৰে দোৱা প্ৰাৰ্থনা কৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলে।
0: ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ঈদ উজ জোহা উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এই উৎসৱ হৈছে ভক্তি, ত্যাগ আৰু নিষ্ঠাৰ্থতাৰ প্ৰতীক। তেওঁ কয় যে এই উৎসৱে জনসাধাৰণক মানৱতাৰ সেৱাৰ বাবে অনুপ্ৰাণিত কৰে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঈদ উপলক্ষে ৰাজ্যবাসী, বিশেষকৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলক ওলগ জনাইছে। ৰাজ্যপাল আচাৰ্যই তেওঁৰ বাৰ্তাত কয় যে ঈদ উল জোহাই ত্যাগ, কৰুণা, দয়া, আস্থা আৰু ভাতৃত্ববোধৰ শাশ্বত প্ৰমূল্যৰাজিক প্ৰতিফলিত কৰে। তেওঁ লগতে সমাজৰ সকলো শ্ৰেণীৰ মাজত একতাৰ এনাজৰী সুদৃঢ় কৰি শান্তি, সম্প্ৰীতি আৰু পাৰস্পৰিক সন্মানৰ মনোভাৱেৰে এই উৎসৱ পালন কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহান জনায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ বাৰ্তাত ঈদৰ এই পবিত্ৰ উৎসৱে সকলোৰে অন্তৰ আত্মত্যাগ, বিশ্বাস আৰু ভাতৃত্ববোধৰ আদৰ্শৰে উজ্বলাই তুলিব বুলি আশা প্ৰকাশ কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ে 4 বছৰীয়া স্নাতক পাঠ্যক্ৰম ৰূপায়ণৰ সৈতে জড়িত মাচুল গাঁথনি সন্দৰ্ভত উত্থাপিত কিছু বিষয়ৰ প্ৰতি লক্ষ্য ৰাখি নিজৰ স্থিতি স্পষ্ট কৰিছে। বিশ্ববিদ্যালয় চৌহদত কালি সংবাদমেলত বিশ্ববিদ্যালয় পঞ্জীয়ক ডঃ উৎপল শৰ্মাই কয় যে শেহতীয়াকৈ অসম কলেজ অধ্যক্ষ পৰিষদে মহাবিদ্যালয়সমূহে গুৱাহাটী বিশ্ববিদ্যালয়ক পৰিশোধ কৰিবলগীয়া মাচুল প্ৰায় 4 গুণ বৃদ্ধি কৰা বুলি কৰা দাবী বাস্তৱসন্মত নহয়। পঞ্জীয়কগৰাকীয়ে কয় যে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 ৰূপায়ণৰ অংশ হিচাপে 2023 চনৰ মেৰ পৰা 5 বছৰীয়া সংহত স্নাতকোত্তৰ পাঠ্যক্ৰম আৰম্ভ কৰা হৈছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত নিউ চণ্ডীগড়ত কালি অনুষ্ঠিত এলিমিনেটৰ খেলত ৰাজস্থান ৰয়েলছে ছানৰাইজাৰ্ছ হায়দৰাবাদক 47 ৰাণত পৰাস্ত কৰে। ৰাজস্থানে বান্ধি দিয়া 244 ৰাণৰ বিশাল লক্ষ্য অনুসৰণ কৰি ছানৰাইজাৰ্ছে 19 অভাৰ আৰু 2টা বলত আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ 196 ৰাণহে সংগ্ৰহ কৰিবলৈ সমৰ্থ হয়। ৰাজস্থানৰ হৈ জোফ্ৰা আৰ্চাৰে সৰ্বাধিক 3টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে টছত জয়লাভ কৰা ছানৰাইজাৰ্ছ হায়দৰাবাদৰ আমন্ত্ৰণ মৰ্মে প্ৰথমে বেটিং কৰিবলৈ আহি ৰাজস্থান ৰয়েলছে নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 243 ৰাণ কৰে। বৈভৱ সূৰ্যবংশীয়ে মাত্ৰ 29টা বলত 12টা ছিক্স আৰু 5টা বাউণ্ডাৰীৰে 97 ৰাণ কৰে। প্ৰতিযোগিতাৰ চূড়ান্ত খেলখনৰ দ্বিতীয়টো স্থান নিশ্চিত কৰিবলৈ কাইলৈ ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ মুখামুখি হ'ব। এই মেচখনৰ বিজয়ী দলটোৱে অহা দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে খিতাপ দখলৰ যুঁজত অৱতীৰ্ণ হ'ব। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক কুমাৰ ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
2: উত্তৰাখণ্ড আৰু গুজৰাটৰ পাছতে দেশৰ তৃতীয়খন ৰাজ্যৰূপে অসমত কালি সমনাগৰিক সংহিতা বলবতৰ পথ প্ৰশস্ত হোৱাটো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায়বোৰ কাকতে মুখ্য বাতৰিৰূপে প্ৰকাশ কৰিছে। দৈনিক জনমভূমি কাকতত বাতৰিটোৰ শীৰ্ষক গৃহীত হ'ল UCC, ৰাজপথলৈ ওলাই আহিল উল্লসিত মহানগৰবাসী। দৈনিক অগ্ৰদূত কাকতত বাতৰিটোৰ শিৰোনাম ধনী ভোটত গৃহীত অভিন্ন দেৱানী বিধি। দ্য আছাম ট্ৰিবিউন আৰু দ্য চেণ্টিয়েল কাকতে বাতৰিটো ক্ৰমে আছাম এছেম্বলি পাছেছ ইউনিফৰ্ম চিভিল কোড বিল আৰু UCC বিল গেটছ পাছেছ ইন হাউচ শিৰোনামেৰে প্ৰকাশ কৰিছে। ইপিনে বিৰোধীয়ে বিধেয়কখন গৃহীত হোৱাৰ বিৰোধিতা কৰাৰ এটা খবৰ আমাৰ অসম কাকতে UCC যদি ইমান ভাল আওতিলৈ জনজাতীয়সকল নাহিল কিয় শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসম মন্ত্ৰীসভাৰ সম্ভাব্য সম্প্ৰসাৰণ সন্দৰ্ভত একোটা বাতৰি আজি কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত আগস্থান দিছে। অসমীয়া খবৰ কাকতত বাতৰিটোৰ শীৰ্ষক ৰাজ্যপাল বিদেশত 3 জুনৰ পাছতহে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ মুখ্যমন্ত্ৰীৰ ইংগিত। একেটা বাতৰি অসমৰ প্ৰতিদিন কাকতে বিদেশলৈ ৰাজ্যপাল 3 জুনৰ পাছতহে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ সুশান্ত বলিন হ'ব পাৰে নতুন মুখ শিৰোনামেৰে প্ৰকাশ কৰিছে। অহা 5 বছৰত ৰাজ্য চৰকাৰে দিবলগীয়া 2 লাখ নিযুক্তিৰ লক্ষ্য সন্মুখত ৰাখি অব্যাহত থকা চৰকাৰী তৎপৰতা আৰু দিছপুৰত মুখ্য সচিবৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা টাস্ক ফৰ্চৰ প্ৰথমখন পৰ্যালোচনা বৈঠক সন্দৰ্ভত এটা বাতৰি দৈনিক অসম কাকতে আজি প্ৰথম পৃষ্ঠাত স্থান দিছে।
0: উত্তৰ গুৱাহাটীত যোৱা নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত 3 জন লোকৰ থিতাতে মৃত্যু হয়। এখন ট্ৰাক আৰু 4-চকীয়া বাহনৰ মাজত হোৱা সংঘৰ্ষৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হয় বুলি আমাৰ আকাশবাণী সংবাদদাতাই জানিবলৈ দিছে। নিহত লোককেইজনক ৰঞ্জিত দে, কৰুণা বেজবৰুৱা আৰু পাৰ্থপ্ৰতিম বৰ্মন বুলি চিনাক্ত কৰা হৈছে। আটাইকেইজন গুৱাহাটীৰ মালিগাঁৱৰ বাসিন্দা। স্থানীয় বতৰৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, মেঘালয়, অৰুণাচল, ত্ৰিপুৰা, নাগালেণ্ড, মিজোৰাম আৰু মণিপুৰৰ কোনো অঞ্চলত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। বিধানসভাত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক গৃহীত। ৰাজ্যৰ ইতিহাসত নতুন অধ্যায়ৰ সূচনা হোৱা বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য। উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীৰ বাবে পূৰ্বৰ দৰে নম্বৰ দিয়া ব্যৱস্থাই বাহাল থাকিব বুলি অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ প্ৰকাশ। ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানে প্ৰস্তাৱিত গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰ সম্ভাৱ্য প্ৰভাৱৰ মূল্যায়নৰ বাবে অধ্যয়ন চলাব বুলি অতিৰিক্ত মহাধিবক্তাৰ মন্তব্য। দেশৰ বিভিন্ন অংশৰ লগতে অসমতো উৎসাহ উদ্দীপনাৰে ঈদ উজ জোহা পালন। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এলিমিনেটৰ খেলত ৰাজস্থান ৰয়েলছৰ জয়লাভ। দলটোৰ ফাইনেলত প্ৰৱেশৰ আশা সজীৱ। এতিয়া বাতৰি ইমানতে অন্ত পৰিল। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু ডিএম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। এতিয়া আগবঢ়াইছো ছবিৰ গীতৰ অনুষ্ঠান ৰূপালী ঢৌ। অনুষ্ঠানত প্ৰথমে শুনাবলৈ লৈছো গেংষ্টাৰ ছবিখনৰ পৰা অভিজিতৰ কণ্ঠৰীতি গীত।

আকাশবাণী গুৱাহাটীত অসমীয়া চাহ জনগোষ্ঠীয় ভাষা বড়ো কাৰ্বি আৰু নেপালী ভাষাৰ বাবে অংশকালীন ভিত্তিক প্ৰয়োজন হোৱা ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষা অহা 31 মে দেওবাৰে অনুষ্ঠিত হ'ব। কটন বিশ্ববিদ্যালয়ৰ নিউ একাডেমিক বিল্ডিঙত পুৱা 10 বজাত আৰম্ভ হ'ব লগা এই পৰীক্ষাৰ প্ৰৱেশ পত্ৰ প্ৰাৰ্থীসকললৈ মেইলযোগে প্ৰেৰণ কৰা হৈছে। যিসকল প্ৰাৰ্থীয়ে এতিয়ালৈকে প্ৰৱেশ পত্ৰ মেইলযোগে পোৱা নাই তেখেতসকলক আমাৰ কেন্দ্ৰৰ সমন্বয় শাখাৰ সৈতে যোগাযোগ কৰিবলৈ জনোৱা হ'ল। পৰীক্ষালৈ আহোঁতে প্ৰাৰ্থীসকলে এই প্ৰৱেশ পত্ৰৰ লগতে এখন ফটো পৰিচয় পত্ৰ অনাটো বাধ্যতামূলক। প্ৰাৰ্থীসকলৰ সুবিধাৰ অৰ্থে পৰীক্ষাৰ সবিশেষ আমাৰ কেন্দ্ৰৰ ফেচবুক পেজতো আপলোড কৰা হৈছে। শ্ৰোতাসকলে ৰূপালীধ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ কৃষ 3 ছবিখনৰ পৰা এই গীতটি, শিল্পী জুবিন গাৰ্গ আৰু এলিশা চিনয়।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ সমশ্ৰোতালৈ প্ৰীতি আৰু সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আমাৰ আজিৰ দ্বিতীয় অধিৱেশন। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু ডি এন এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। শ্ৰোতাসকলে আমাৰ অনুষ্ঠানসমূহ নিউজন AIR মোবাইল এপ যোগেও শুনিবলৈ পাব। প্ৰিয় শ্ৰোতা, ষ্টুডিঅ'ত মই জ্যোতি হাজৰিকা, মোৰ সৈতে ডিউটি ৰুমত জেনিফাৰ মাৰ্গাৰেট এণ্টনি, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, নিখিল শৰ্মা, মনোজ হাজৰিকা আৰু মায়ামণি শৰ্মা, ট্ৰান্সমিটাৰত অজয় আনন্দ আৰু বিজিত শৰ্মা, আৰু ডিউটি ৰুমৰ সহকাৰী হিচাপে আছে ভৱেন শৰ্মা।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া নিবেদন কৰা হৈছে গীতিমালিকাৰ গীত। আজিৰ অনুষ্ঠানত পুনতেই শুনাবলৈ লৈছো জয়ন্ত হাজৰিকাৰ কণ্ঠৰীতি গীত। গীতৰ কথা হেমেন হাজৰিকাৰ।

গীতি মালিকাৰ গীত অনুষ্ঠানত এইবাৰৰ শিল্পী মধুমিতা বৰা ভট্টাচাৰ্য, গীতিকাৰ কীৰ্তিকমল ভূঞা, প্ৰযোজনা অনুপম চৌধুৰীৰ।

আকাশবাণী গুৱাহাটীত অসমীয়া চাহ জনগোষ্ঠীয় ভাষা বড়ো কাৰ্বি আৰু নেপালী ভাষাৰ বাবে অংশকালীন ভিত্তিক প্ৰয়োজন হোৱা ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষা অহা 31 মে দেওবাৰে অনুষ্ঠিত হ'ব। কটন বিশ্ববিদ্যালয়ৰ নিউ একাডেমিক বিল্ডিঙত পুৱা 10 বজাত আৰম্ভ হ'ব লগা এই পৰীক্ষাৰ প্ৰৱেশ পত্ৰ প্ৰাৰ্থীসকললৈ মেইলযোগে প্ৰেৰণ কৰা হৈছে। যিসকল প্ৰাৰ্থীয়ে এতিয়ালৈকে প্ৰৱেশ পত্ৰ মেইলযোগে পোৱা নাই তেখেতসকলক আমাৰ কেন্দ্ৰৰ সমন্বয় শাখাৰ সৈতে যোগাযোগ কৰিবলৈ জনোৱা হ'ল। পৰীক্ষালৈ আহোঁতে প্ৰাৰ্থীসকলে এই প্ৰৱেশ পত্ৰৰ লগতে এখন ফটো পৰিচয় পত্ৰ অনাটো বাধ্যতামূলক। প্ৰাৰ্থীসকলৰ সুবিধাৰ অৰ্থে পৰীক্ষাৰ সবিশেষ আমাৰ কেন্দ্ৰৰ ফেচবুক পেজতো আপলোড কৰা হৈছে। শ্ৰোতাসকলে গীতিমালিকাৰ গীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনোৱা হওক অসীম হাজৰিকাৰ কণ্ঠৰে গীতটি। গীতৰ কথা হেমেন হাজৰিকাৰ।

গীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগ জ্যোতিষপুৰৰ পৰা। হেমেন হাজৰিকাৰ গীতৰ কথাৰে অনুষ্ঠানৰ শেষত এবাৰ শুনোৱা হওক খগেন মহন্তৰ কণ্ঠৰীতি গীত। গীতটিৰ প্ৰযোজনা শিল্পীৰ নিজা।

হেমেন হাজৰিকাৰ গীতৰ কথাৰে খগেন মহন্তৰ কণ্ঠৰ গীতটি শুনিলে। গীতটিৰ প্ৰযোজনা কৰিলে শিল্পীয়ে নিজে। গীতিমালিকাৰ গীত অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

ফ্ৰিকুৱেঞ্চিৰ 1026 কিলো হাৰ্টজত। প্ৰিয় শ্ৰোতা, এতিয়া আমাৰ সৈতে বিভিন্ন দায়িত্বত আছে নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, লস্মিতা শইকীয়া, বিজয় দাস, আয়ুষ্মান জেছিক, এফ এম ট্ৰেন্সমিটাৰত বিশ্বজিৎ স্বৰ্গীয়াৰী, মাইক্ৰফোনৰ ডিউটি ৰুমৰ দায়িত্বত আছো মই দেৱিকা দাস। শ্ৰোতাই আমাৰ অনুষ্ঠান নিউজ অন এয়াৰ মোবাইল এপ যোগেদিও শুনিব পাৰে। এতিয়া শুনক যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত যুৱবাণী।

নমস্কাৰ, সমূহ শ্ৰোতাকে প্ৰীতিভৰে সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিব লৈছো যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত, 1035 কিলোহাৰ্টজত আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত আকাশবাণী গুৱাহাটী প্ৰাগজ্যোতিষপুৰ যোগে। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ এমুঠি আকৰ্ষণীয় অনুষ্ঠানৰ সৈতে ষ্টুডিঅত উপস্থিত আছো মই কস্তুৰীমা দাস।

প্ৰিয় শ্ৰোতা, যুৱবাণীৰ অনুষ্ঠানসূচী আৰম্ভ কৰাৰ প্ৰাকমুহূৰ্তত জনাবলৈ লোৱা হৈছে আজি আৰু কাইলৈ যুৱবাণীযোগে প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসূচীৰ কিছু আগতীয়া ৰেঙনি। খন্তেক সময়ৰ পাছতে অৰ্থাৎ 5:15 নিবেদন কৰা হ'ব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত শিক্ষণ প্ৰশিক্ষণ সংস্থান প্ৰচাৰৰ সময় 5:55। তুলুমণি কাকতিৰ কণ্ঠত লোকগীত শুনিবলৈ পাব 6:10। 6:30 ৰিয়া হুছেইন আৰু সংগ্ৰীবিন্দৰ কণ্ঠত জিকিৰ শুনিবলৈ পাব। প্ৰিয় শ্ৰোতা, 7:20 আগবঢ়োৱা হ'ব লাইভ ফোন ইন অনুষ্ঠান হেল্ল' যুৱবাণী। অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকিব যোগ আৰু প্ৰাকৃতিক চিকিৎসা বিশেষজ্ঞ অংকিতা বৰঠাকুৰ। অনুষ্ঠানটিৰ আঁত ধৰিব ভাস্কৰ শইকীয়াই আৰু অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। লগতে এই অনুষ্ঠানৰে সামৰা হ'ব আমাৰ আজিৰ যুৱবাণী।

প্ৰশ্ৰোতা, এতিয়া জনাবলৈ লোৱা হৈছে কাইলৈ অনুষ্ঠানসূচীৰ কিছু আগতীয়া ৰেঙনি। কাইলৈও আজিৰ সময়তেই 5:10 বজাত আৰম্ভ কৰা

হ'ব যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। 5:15 নিবেদন কৰা হ'ব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত শিক্ষণ প্ৰশিক্ষণ সংস্থান প্ৰচাৰৰ সময় 5:55। মানসিক কাকতি আৰু সংগ্ৰীবৃন্দৰ কণ্ঠত জিকিৰ শুনিবলৈ পাব 6:10। 6:30 আগবঢ়োৱা হ'ব শৰীৰ আৰু স্বাস্থ্য অনুষ্ঠানটি দ্বিতীয় খণ্ড, বিষয় যকৃতৰ বিভিন্ন ৰোগৰ কাৰণ আৰু ইয়াৰ প্ৰতিকাৰ। অতিথি হিচাপে উপস্থিত থাকিব ডাক্তৰ অমৃতাংশু বৰকাকতি। অনুষ্ঠানটিৰ প্ৰযোজনা আৰু আগ ধৰিব ইন্দ্ৰজিৎ দাসে, সহযোগ কৰিব স্নেহা পাঠকে। 7:20 আগবঢ়োৱা হ'ব ন প্ৰতিভা অনুষ্ঠানটি। অনুষ্ঠানটিত উপস্থিত থাকিব উদীয়মান সত্ৰীয়া নৃত্যশিল্পী নম্ৰতা গোস্বামী। অনুষ্ঠানটিৰ আগ ধৰিব স্নেহা পাঠকে। 8:05 শুনিবলৈ পাব জিকিৰ। তাৰ লগে লগে সামৰা হ'ব আমাৰ কাইলৈৰ যুৱবাণী।

প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। আজিৰ মনোৰঞ্জন সজোৱা হৈছে দীনবন্ধু, মন প্ৰজাপতি, মন মন্দিৰ, ঘৰ সংসাৰ আৰু বোৱাৰী অসমীয়া ছবিকেইখনৰ কিছু সুৰীয়া গীতেৰে। প্ৰথমেই শুনাবলৈ লোৱা হৈছে দীনবন্ধু ছবিখনৰ পৰা অনিন্দিতা পালৰ কণ্ঠত এই গীতটি।

2004 চনৰ 15 অক্টোবৰত মুক্তি লাভ কৰা মুনীম বৰুৱাদেৱৰ পৰিচালিত এই দীনবন্ধু ছবিখনত সংগীত পৰিচালনা কৰিছিল জুবিন গাৰ্গে। লগতে এই গীতত কণ্ঠদান কৰিছিল অনিন্দিতা পাল, জুবিন গাৰ্গ এই দুয়োজনে। গীতিকাৰ আছিল ভৱেন্দ্ৰনাথ শইকীয়া। প্ৰিয় শ্ৰোতা, পুনৰ শুনাবলৈ লোৱা হৈছে এই ছবিখনৰ পৰাই জুবিন গাৰ্গ আৰু অনিন্দিতা পালৰ কণ্ঠত এই গীতটি।

শ্ৰোতাসকলক মনোৰঞ্জনত এইবাৰ শুনাবলৈ লোৱা হৈছে মন প্ৰজাপতি ছবিখনৰ পৰা ভূপেন হাজৰিকা আৰু উষা মংগেশকাৰৰ কণ্ঠত এই গীতটি।

1982 চনত শিৱপ্ৰসাদ ঠাকুৰৰ পৰিচালনাত মুক্তি লাভ কৰিছিল বোৱাৰী ছবিখনে। এই বোৱাৰী ছবিখনত সংগীত পৰিচালক হিচাপে আছিলে ডঃ উপেন কাকতি। প্ৰিয় শ্ৰোতা, এইবাৰ শুনাবলৈ লোৱা হৈছে উপেন কাকতিৰ কথাৰে মহানন্দ মজুমদাৰ বৰুৱা আৰু মালবিকা বৰাৰ কণ্ঠত এই গীতটি।

শ্রোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। মনোৰঞ্জনত এইবাৰ শুনাবলৈ লোৱা হৈছে পলাশৰে ৰং ছবিখনৰ পৰা ভূপেন হাজৰিকা আৰু ঊষা মংগেশকাৰৰ কণ্ঠত এই গীতটি।

শ্ৰোতাসকলে মনোৰঞ্জন শুনি আছে আকাশবাণী গুৱাহাটী প্ৰাগজ্যোতিষপুৰ শাখাযোগে। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো মন মন্দিৰ ছবিখনৰ পৰা ঋদীপ দত্ত আৰু ইলা মুখাৰ্জীৰ কণ্ঠত অন্য এটি গীত।

শ্ৰোতাসকলে শ্ৰীমতী মহিমাময়ী ছবিখনৰ পৰা ডলী ঘোষৰ কণ্ঠত এই গীতটি শুনিলে। প্ৰিয় শ্ৰোতা, এইবাৰ আগবঢ়াইছো পুনৰ ঘৰ সংসাৰ ছবিখনৰ পৰা সমৰ হাজৰিকা আৰু মালবিকা বৰাৰ কণ্ঠত এই গীতটি।

প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান। অসম চৰকাৰৰ লোকনিৰ্মাণ বিভাগত খালী হোৱা তেওন্নত জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল পদৰ বাবে অসম লোকসেৱা আয়োগে আবেদন বিচাৰিছে। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 8,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্লমা থকা হ'ব লাগিব। বেতন তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pwdroots.assam.gov.in। আবেদনৰ শেষ তাৰিখ 10 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব নাইবা ষ্টেটিষ্টিক বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড টু পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথেমেটিক্স, ইকনমিক্স, ডেমগ্ৰাফি, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যন ৰিচাৰ্চ, ইনফৰমেশ্যন টেকনলজি, কম্পিউটাৰ ছায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকনলজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডাটা ছায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ বাবে প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। পুনৰবাৰ জনাইছো, আবেদনৰ বাবে ৱেবছাইট ssc.nic.in চাব পাৰে। আবেদনৰ শেষ তাৰিখ 22 জুন। ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডে 11,127টা এছিষ্টেণ্ট লোকো পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিলৰাইট, মেণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিক্স মেকানিক, মেকানিক মটৰ ভেহিকেল, ৱেৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মছৰ এণ্ড কইল উইণ্ডাৰ মেকানিক, ডিজেল হিট ইঞ্জিন, টাৰ্ণাৰ মেকানিষ্ট, এয়াৰ কণ্ডিচনিং মেকানিক, ইয়াৰ যিকোনো ট্ৰেণ্ডত আই টি আইৰ চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স বা অট'মোবাইল ইঞ্জিনিয়াৰিং ইয়াৰ যিকোনো শাখাত ডিপ্লমা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in চাব পাৰে। আবেদনৰ শেষ তাৰিখ 14 জুন। পুনৰবাৰ জনাইছো, ৱেবছাইটটি indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰ ফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালী হোৱা পদ পূৰাবৰ বাবে AFCET 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। পুনৰবাৰ জনাইছো, পদৰ সবিশেষ, শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য আৰু আবেদনৰ বাবে indianairforce.nic.in এই ৱেবছাইটটি চাব পাৰে আৰু আবেদন কৰিব পাৰিব। আবেদনৰ শেষ তাৰিখ 19 জুন। শিক্ষণ প্ৰশিক্ষণ সংস্থান ইমানেই।

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলক্ষালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9:00 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9:00 বজাত FM-ৰ 100.8 MHz।
2: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
3: Our voice gets you heard everywhere.
2: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
3: 6900453528।
2: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

0: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
3: এতিয়া শুনক সন্ধিয়াৰ এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, 2027 বৰ্ষৰ লোকপিয়লৰ পূৰ্বে গৃহ পঞ্জীয়ন প্ৰক্ৰিয়া সঠিক আৰু প্ৰযুক্তিভিত্তিত সম্পন্ন কৰাৰ লক্ষ্যৰে ৰাজ্যৰ জিলা প্ৰশাসনসমূহৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ, পঞ্চায়তীৰাজ মন্ত্ৰালয়ৰ উদ্যোগত গুৱাহাটীত কাইলৈ পঞ্চায়ত নেতৃত্বাধীন সেৱা প্ৰদান শীৰ্ষক এখন আঞ্চলিক কৰ্মশালাৰ আয়োজন, গুৱাহাটী উচ্চ ন্যায়ালয়ত কাইলৈ শ্যামকানু মহন্তৰ জামিন আবেদনৰ ৰায়দান, দেশৰ বিভিন্ন অংশৰ লগতে অসমতো ঈদ উজ্জোহা পালন আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত কাইলৈ দ্বিতীয়খন কোৱালিফায়াৰত ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ মুখামুখি। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা আৰু মোৰ সৈতে আছে পুলক গগৈ। কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ অধীনত হ'বলগীয়া 2027 বৰ্ষৰ লোকপিয়ল সম্পৰ্কে ইতিমধ্যে অধিসূচনা জাৰি কৰা হৈছে। লোকপিয়লৰ পূৰ্বে গৃহ পঞ্জীয়ন প্ৰক্ৰিয়া সঠিক আৰু প্ৰযুক্তিভিত্তিত সম্পন্ন কৰাৰ লক্ষ্যৰে ৰাজ্যৰ জিলা প্ৰশাসনসমূহে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত কাছাৰ জিলা প্ৰশাসনে প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰিছে। সোণাই পৌৰসভা, লক্ষীপুৰ পৌৰসভা, বদৰপুৰ পৌৰসভা, শিলচৰ পৌৰসভাকে ধৰি বিভিন্ন বিভাগৰ বিষয়াসকলে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ৰাষ্ট্ৰীয় লোকপিয়ল কাৰ্যসূচীৰ অধীনত গৃহ পঞ্জীয়ন প্ৰক্ৰিয়া অধিক ফলপ্ৰসূ আৰু স্বচ্ছ কৰি তোলাৰ লক্ষ্যৰে এই প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। প্ৰশিক্ষণ কাৰ্যসূচীত অতিৰিক্ত জিলা আয়ুক্ত তথা জিলা লোকপিয়ল বিষয়া ৰক্তিম বৰুৱাই লোকপিয়ল সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে। এই সন্দৰ্ভত শিলচৰৰ সংবাদদাতা আশীৰাণী দাসে এইদৰে কয়।
4: লোকপিয়ল 2027ৰ পূৰ্বে গৃহ পঞ্জীয়ন প্ৰক্ৰিয়াটো ন্যায্য, সঠিক আৰু প্ৰযুক্তিভিত্তিকভাৱে সম্পূৰ্ণ কৰাৰ বাবে কাছাৰ জিলা প্ৰশাসনে এক প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰিছে। এই কাৰ্যসূচীত সোণাই পৌৰসভা, লক্ষীপুৰ পৌৰসভা, বদৰপুৰ পৌৰসভা, শিলচৰ পৌৰ নিগমকে ধৰি বিভিন্ন সংশ্লিষ্ট বিভাগৰ বিষয়াসকলে অংশগ্ৰহণ কৰে। মূল উদ্দেশ্যই আছিল ৰাষ্ট্ৰীয় লোকপিয়ল কাৰ্যসূচীৰ অধীনত গৃহ পঞ্জীয়ন প্ৰক্ৰিয়াক অধিক ফলপ্ৰসূ আৰু প্ৰযুক্তিভিত্তিক কৰি তোলা। কাৰ্যসূচীৰ আৰম্ভণিতে অতিৰিক্ত জিলা উপায়ুক্ত তথা জিলা লোকপিয়ল বিষয়া ৰক্তিম বৰুৱা লোকপিয়লৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি কয়, লোকপিয়ল দেশৰ অন্যতম বৃহৎ প্ৰশাসনিক কাম। উন্নয়ন পৰিকল্পনা আৰু ৰাজহুৱা নীতি প্ৰণয়নৰ ভিত্তিত গঢ়ি তোলা হৈছে সঠিক তথ্য সংগ্ৰহৰ ওপৰত। সেয়েহে গৃহ পঞ্জীয়ন প্ৰক্ৰিয়াত গণনাকাৰী আৰু তত্বাৱধায়ক বিষয়াৰ ভূমিকাও অতি গুৰুত্বপূৰ্ণ।
3: একেদৰে তামোলপুৰ জিলা প্ৰশাসনেও গৃহ পঞ্জীয়ন প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে গণনাকাৰী বিষয়াসকলে অহা 17 আগষ্টৰ পৰা 30 ছেপ্টেম্বৰলৈ ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ কৰিব। জনসাধাৰণে 2 আগষ্টৰ পৰা পৰ্টেলযোগে নিজৰ তথ্যসমূহ দাখিল কৰিব পাৰিব। পৰ্টেলত তথ্যসমূহ আপলোড কৰাৰ পাছত নাগৰিকে তেওঁলোকে নিজৰ নামত এটা ID লাভ কৰিব। গণনাকাৰীসকল ঘৰলৈ যাওঁতে তেওঁলোকৰ হাতত সেই ID দাখিল কৰিব লাগিব। আনহাতে দ্বিতীয় পৰ্যায়ত জাতিভিত্তিক তথ্য সংগ্ৰহ কৰা হ'ব। তামোলপুৰ জিলা প্ৰশাসনে জিলাখনৰ সকলো নাগৰিককে এই কাৰ্যসূচীত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে। ধেমাজি জিলা প্ৰশাসনেও আজিৰ পৰা 3 দিনীয়াকৈ প্ৰশিক্ষণ কাৰ্যসূচী গ্ৰহণ কৰিছে। ধেমাজিৰ সংহত জিলা আয়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত প্ৰথম দিনাৰ প্ৰশিক্ষণ কাৰ্যসূচীত জিলা লোকপিয়ল বিষয়াকে ধৰি ভালেকেইজন বিষয়া উপস্থিত থাকে। ৰাজ্যৰ লোকপিয়ল অভিযান সঞ্চালকালয়ৰ পৰা নিয়োজিত প্ৰশিক্ষকসকলে এই কাৰ্যসূচীত প্ৰশিক্ষণ আগবঢ়ায়। অহা 30 মে'ত এই প্ৰশিক্ষণ কাৰ্যসূচীৰ অন্ত পৰিব। মৰিগাঁও জিলাতো লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ গৃহ তালিকা আৰু গৃহপিয়ল সম্পৰ্কীয় জিলা পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচী কালি আৰম্ভ হয়। সমাগত লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ উদ্দেশ্যে আয়োজিত এই প্ৰশিক্ষণ কাৰ্যসূচী 30 মেলৈ চলিব। লোকপিয়ল পৰিচালনা সঞ্চালকালয়ৰ সহকাৰী সঞ্চালক সপ্তৰাজ দাস আৰু ডি পি এ দীপক বৰুৱা সমল ব্যক্তি হিচাপে উপস্থিত থাকে। পঞ্চায়তী ৰাজ মন্ত্ৰালয়ৰ উদ্যোগত গুৱাহাটীত কাইলৈ পঞ্চায়ত নেতৃত্বাধীন সেৱা প্ৰদান শীৰ্ষক এখন আঞ্চলিক কৰ্মশালাৰ আয়োজন কৰা হৈছে। কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী এছ পি সিং ৱাগেল আৰু মন্ত্ৰী অতুল বৰাই এই কৰ্মশালাত উপস্থিত থকাৰ কথা। এই কৰ্মশালাত অসম, অন্ধ্ৰপ্ৰদেশ, মধ্যপ্ৰদেশ, ওড়িশা, পঞ্জাব, ৰাজস্থান আৰু তেলেংগানাৰ পঞ্চায়তৰ বিষয়ববীয়া, নিৰ্বাচিত প্ৰতিনিধি, গাঁও পঞ্চায়তৰ উদ্যোগীসকলকে ধৰি ৰাজ্য চৰকাৰৰ বিষয়াসকল উপস্থিত থাকিব। ৰাজ্যসমূহৰ শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী গাঁও পঞ্চায়ত আৰু চেম্পিয়ন কমন ছাৰ্ভিছ চেণ্টাৰক এই কৰ্মশালাত সম্বৰ্ধনা জনোৱা হ'ব। ডিজিটেল ৰূপান্তৰৰ জৰিয়তে পঞ্চায়ত নেতৃত্বাধীন সেৱা প্ৰদান শক্তিশালী কৰা, নাগৰিকৰ অংশগ্ৰহণ, উদ্ভাৱন, বহুভাষিক প্ৰশাসন আৰু তৃণমূল পৰ্যায়ত ৰাজহুৱা সেৱা উন্নত কৰাৰ বিষয়ে কৰ্মশালাত আলোচনা কৰা হয়। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক পুলক গগৈৰ পৰা।
5: গুৱাহাটী উচ্চ ন্যায়ালয়ে শিল্পী জুবিন গাৰ্গৰ হত্যাৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ ৰায় কাইলৈ প্ৰদান কৰিব। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে কাইলৈ দিনৰ 2 বজাত এই ৰায় প্ৰদান কৰিব। ইয়াৰ পূৰ্বে বাক্সাৰ জিলা কাৰাগাৰত কাৰাৰুদ্ধ হৈ থকা অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত কেইবাদিনো ধৰি শুনানি অনুষ্ঠিত হৈছিল। শুনানিকালত জ্যেষ্ঠ অধিবক্তা প্ৰাণ বৰাই অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ সপক্ষে যুক্তি প্ৰদৰ্শন কৰাৰ বিপৰীতে ৰাজ্য চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়াই ইয়াৰ বিৰোধিতা কৰিছিল। উভয় পক্ষৰ যুক্তি শুনাৰ পাছত উচ্চ ন্যায়ালয়ে কাইলৈ শ্যামকানু মহন্তৰ জামিন আবেদনৰ ৰায় প্ৰদান কৰিব। আনহাতে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতেও কাইলৈ অভিযুক্ত শেখৰজ্যোতি গোস্বামীৰ জামিন আবেদনৰ ৰায় প্ৰদান কৰিব। দেশৰ বিভিন্ন অংশৰ লগতে অসমতো আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ উজ্জোহা পালন কৰা হৈছে। ঈদ উজ্জোহা উপলক্ষে ৰাজ্যৰ বিভিন্ন স্থানত থকা ঈদগাহসমূহত নামাজ পঢ়া হয়। গুৱাহাটী মহানগৰৰ মাছখোৱা ঈদগাহ মৈদানৰ লগতে অন্যান্য ঈদগাহ আৰু মৈদানত সমূহীয়া নামাজ অনুষ্ঠিত হয়। দক্ষিণ শালমৰা মানকাছাৰ জিলাৰ 200ৰো অধিক ঈদগাহত প্ৰায় 4 লাখ লোকে ঈদৰ সমূহীয়া নামাজত ভাগ লয়। গোৱালপাৰা জিলাতো আজি ঈদ পালন কৰা হয়। এই সন্দৰ্ভত আমাৰ সাংবাদিক ৰছিদুল হুছেইনে এইদৰে কয়।
6: আন আন ঠাইৰ লগতে গোৱালপাৰা জিলাৰ বিভিন্ন ঠাইতো ইছলাম ধৰ্মাৱলম্বী লোকসকলে পবিত্ৰ ঈদ উল আজহা পালন কৰে। সুন্দৰকৈ সজাই পৰাই তোলা ঈদগাহ মৈদান আৰু মছজিদসমূহত আজি পুৱাই ধৰ্মপ্ৰাণ লোকসকলে ঈদৰ সমূহীয়া নামাজ আদায় কৰে। জিলাখনৰ অগ্ৰণী ইছলামিক সংগঠন আঞ্জুমান ই খাতিমুল ইছলামৰ দ্বাৰা পৰিচালিত 46খন সমাজৰ লগতে আন আন সমাজসমূহেও শান্তিপূৰ্ণভাৱে ঈদ উল আজহাৰ নামাজ অনুষ্ঠিত কৰে। আঞ্জুমান ই খাতিমুল ইছলামে গোৱালপাৰা চহৰৰ নয়াপাৰাৰ ৰাজহুৱা ঈদগাহ মৈদানত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা সমূহীয়া নামাজত 1500 লোকে একেলগে ঈদৰ নামাজ আদায় কৰে। জিলাখনৰ হিদাবাৰীত পুৰুষৰ সমানে সমানে মহিলাসকলেও ঈদগাহ মৈদানত ঈদৰ নামাজ আদায় কৰে। উল্লেখযোগ্য যে বহু বছৰৰ পৰাই হিদাবাৰীত পুৰুষৰ সমানে সমানে মহিলাসকলেও ঈদগাহ মৈদানত ঈদৰ নামাজ আদায় কৰি আহিছে।
5: একেদৰে চিৰাং, বৰপেটা, ধুবুৰী, কোকৰাঝাৰ, শ্ৰীভূমি, দৰং, শোণিতপুৰ, নগাঁও আদি বিভিন্ন জিলাৰ মছজিদ, ঈদগাহতো ভালেসংখ্যক লোকে আজি ঈদৰ সমূহীয়া নামাজত ভাগ লোৱাৰ খবৰ আমালৈ আহিছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী অতুল বৰাই ঈদ উপলক্ষে ইছলাম ধৰ্মাৱলম্বী লোকসকলক শুভেচ্ছা জনাইছে। ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আজি বিভিন্ন চৰকাৰী সংস্থাৰ প্ৰতিনিধিসকলে 30 কোটি টকাৰ অনুদান আগবঢ়ায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে জানিবলৈ দিয়ে যে এনেধৰণৰ অনুদানে আৰ্তজনক প্ৰয়োজনীয় সহায় আগবঢ়োৱা মানৱীয় পদক্ষেপক আৰু অধিক শক্তিশালী কৰি তুলিব। ৰাজ্যবাসীয়ে সদায় মহান উদ্দেশ্যত ঐক্যবদ্ধ প্ৰচেষ্টাৰে সহায়ৰ হাত আগবঢ়াই সামাজিক দায়িত্ব পালন কৰি আহিছে বুলি তেওঁ কয়। বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্র সংৰক্ষণ ক্ষেত্ৰ কাইলৈ পৰা পৰ্যটকৰ বাবে বন্ধ থাকিব। বাৰিষা আৰু বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি উদ্যান কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। তথ্য অনুসৰি 2025-26 পৰ্যটন বৰ্ষত উদ্যানখনলৈ 4,68,000ৰো অধিক পৰ্যটকৰ আগমন হয়। এই বৰ্ষত বিদেশী পৰ্যটকৰ সংখ্যাও যথেষ্ট বৃদ্ধি হোৱা বুলি উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। বিশিষ্ট সাহিত্যিক চিন্তাবিদ উপেন্দ্ৰনাথ বৰকটকীক আজি অসম সাহিত্য সভাৰ 2025-26 বৰ্ষৰ সভাপতিৰ বিশেষ সাহিত্য বঁটা প্ৰদান কৰা হয়। অসম সাহিত্য সভাৰ এটা সজাতি দলে নগাঁৱত থকা সাহিত্যিকগৰাকীৰ বাসভৱনত এই বঁটা প্ৰদান কৰে। এই বঁটাত আছে গামোচা, ফুলামজাপি, কিতাপৰ টোপোলা, স্মাৰক, সভাৰ প্ৰতীকপদ আৰু মানপত্ৰ। বিটিচিৰ তামোলপুৰ জিলাৰ দৰঙাজুলি পৰিষদীয় সমষ্টিৰ পাহাৰপুৰ গাঁৱৰ পঞ্চাশটা পৰিয়াললৈ বিটিচিৰ উপাধ্যক্ষ বিজিত গৌৰা নাৰ্জাৰীয়ে 5,000 টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰে। ভাৰত ভূটান সীমান্তৱৰ্তী এই অঞ্চলৰ একাংশ ৰাজ্যৰ আৰ্থিক দুৰৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি উপাধ্যক্ষগৰাকীয়ে এই সাহায্য আগবঢ়ায়। ইয়াৰ লগতে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বসতিস্থল বৰকাজুলি আৰু শিমলুবাৰী গাঁৱৰ ঘৰে ঘৰে গৈ উপাধ্যক্ষগৰাকীয়ে ঈদৰ শুভেচ্ছা জনায়। কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধৰামায়াই আজি ৰোকভৱনত ৰাজ্যপালৰ সচিবক আনুষ্ঠানিকভাৱে পদত্যাগ পত্ৰ দাখিল কৰিব। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তেওঁ আনুষ্ঠানিকভাৱে পদত্যাগ পত্ৰ দাখিল কৰাৰ কথা নিশ্চিত কৰে। শ্ৰীসিদ্ধৰামায়াই লগতে কয় যে তেওঁ ৰাজ্যপালক ডি কে শিৱকুমাৰক মুখ্যমন্ত্ৰী পদবী গ্ৰহণৰ বাবে আমন্ত্ৰণ জনাবলৈ অনুৰোধ কৰে, কিয়নো শিৱকুমাৰে 136গৰাকীৰো অধিক বিধায়কৰ সমৰ্থনেৰে বিধানসভাত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিছে। তেওঁ কয় যে দলৰ শীৰ্ষ নেতৃত্বই তেওঁক ৰাজ্যসভাৰ আসনৰ বাবে প্ৰস্তাৱ দিছে যদিও তেওঁ এই প্ৰস্তাৱ প্ৰত্যাহাৰ কৰে। ৰাষ্ট্ৰীয় ৰাজনীতিৰ প্ৰতি আগ্ৰহী নহয় বুলি উল্লেখ কৰি তেওঁ কয় যে ৰাজ্যখনৰ জনসাধাৰণৰ বাবে তেওঁ সদায় কাম কৰি যাব। উল্লেখযোগ্য যে 2023 চনৰ মেত কংগ্ৰেছে বিধানসভা নিৰ্বাচনত জয়লাভ কৰাৰ পাছত সিদ্ধৰামায়াই দ্বিতীয়বাৰৰ বাবে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হৈছে। ইয়াৰ পূৰ্বে তেওঁ 2013ৰ পৰা 2018 চনলৈ

0: ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনত কাইলৈৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব। অহা 5 জুনলৈ চলিবলগীয়া এই পৰীক্ষাত এইবেলি 64,050 গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হ'ব। পৰিষদৰ সচিব নৰনাৰায়ণ নাথে জনোৱা অনুসৰি ৰাজ্যৰ মুঠ 116টা কেন্দ্ৰত কাইলৈৰ পৰা কম্পাৰ্টমেণ্টেল পৰীক্ষা আৰম্ভ হ'ব। পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে বিভিন্ন জিলাৰ প্ৰশাসনে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 নম্বৰ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতে বন বিভাগ আৰু জিলা প্ৰশাসনে গোলাঘাট জিলাৰ মেৰাপানীৰ 2 নম্বৰ নেঘেৰী বিল আৰু উৰিয়ামঘাটত পুনৰ উচ্ছেদৰ প্ৰস্তুতি আৰম্ভ কৰিছে। বন বিভাগে জনোৱা মতে 2 নম্বৰ নেঘেৰী বিলৰ 59টা আৰু উৰিয়ামঘাটৰ 11টা পৰিয়ালক অহা মাহৰ প্ৰথম ভাগতে উচ্ছেদ কৰা হ'ব। উচ্ছেদৰ সম্ভাৱনাক কেন্দ্ৰ কৰি হ'ব পৰা উদ্বেগজনক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অঞ্চল দুটাত ব্যাপক নিৰাপত্তাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আজি ৰাজ্যৰ বন বিভাগৰ বিশেষ মুখ্য সচিব এম কে যাদৱে 2টা অঞ্চল পৰিদৰ্শন কৰে। তেওঁৰ সৈতে জিলা আয়ুক্ত পূবালী গোহাঁই আৰু চি আৰ পি এফৰ বিষয়াবৰ্গও আছিল। গুৱাহাটীৰ হাতীগাঁও আৰক্ষীয়ে অপহৰণ আৰু ধন দাবীৰ অভিযোগত আজি 4 জন লোকক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে দৰং জিলাৰ চিপাঝাৰাত অভিযান চলাই লোককেইজনক গ্ৰেপ্তাৰ কৰে। ইয়াৰ লগতে আৰক্ষীৰ দলটোৱে নাছিৰ আহমেদ নামৰ এজন অপহৃত লোকক সুকলমে উদ্ধাৰ কৰে। উল্লেখযোগ্য যে নাছিৰ আহমেদক যোৱা 26 মে'ত দুৰ্বৃত্তৰ দলে অপহৰণ কৰি 5 লাখ টকাৰ মুক্তিপণ দাবী কৰিছিল। এই সন্দৰ্ভত পৰিয়ালৰ লোকে দিয়া এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই দুৰ্বৃত্তৰ দলটোক কৰায়ত্ত কৰে। অপহৰণ কাণ্ডৰ সৈতে জড়িত আন এজন অভিযুক্ত বৰ্তমান পলাতক হৈ আছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে। ঘটনা সন্দৰ্ভত হাতীগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আঞ্জাত ব্ৰহ্মই এইদৰে কয়।
1: 26 তাৰিখে আমাৰ সন্ধিয়া অনুমান 8টামান বজাত খবৰ আহিছিলে। ইয়াত মানে ৰিটেন এপ্লিকেশ্যন এৰি দিছিলে যে তেওঁৰ দৰানিন্দ্ৰজনক কিছুমান দুষ্কৃতিকাৰীয়ে ক'ৰবাত অপহৰণ কৰি নি পইচা ডিমাণ্ড কৰি আছে। তেনে ক্ষেত্ৰত মানে মই ইমিডিয়েটলি DCP ছাৰ আমাৰ অফিচাৰ চিনিয়ৰ অফিচাৰৰ লগত আলোচনা কৰি মই লগে লগে টেকনিকেল টীম লগত লৈ SI চনদেৱ আৰু ষ্টাফক মানে দৰঙলৈ পঠিয়াই দিম। যিহেতু মানে দৰঙৰ লোকেশ্যন পাই আছিলোঁ, আমাৰ টীমে মানে দৰঙত কিডনেপাৰবিলাকক 4 জনক মানে ধৰিবলৈ সক্ষম হৈছিলে আৰু তেওঁলোকৰ গাড়ী এখন চুইফ ডিজায়াৰ এইটো জব্দ কৰিবলৈ সক্ষম হৈছিলে আৰু লগতে গাড়ীত মানে ভিতৰত থকা আমাৰ ভিক্টিমজনক ৰেস্কিউ কৰিবলৈ সক্ষম হৈছিলে।
0: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 31 মে'ত আকাশবাণীযোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠানত দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 134 সংখ্যক খণ্ড। জনসাধাৰণে এই অনুষ্ঠানৰ বাবে টোল ফ্ৰী নম্বৰ 1800-1178800 ফোন কৰি তেওঁলোকৰ মনৰ ভাৱ প্ৰকাশ কৰাৰ লগতে পৰামৰ্শ আগবঢ়াব পাৰিব। জনসাধাৰণে নৰেন্দ্ৰ মোদী এপ অথবা মাই গভ মুকলি মঞ্চৰ জৰিয়তেও দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। জনসাধাৰণে 1922 নম্বৰত মিছড কল দি লাভ কৰা SMS লিংকত ক্লিক কৰিও প্ৰধানমন্ত্ৰীলৈ প্ৰত্যক্ষভাৱে দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। মন কী বাতৰ এই খণ্ডৰ বাবে 29 মে'লৈকে মতামত আৰু দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। ধেমাজি আৰক্ষীয়ে বন্যপ্ৰাণী সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাই জিলাখনৰ গোগামুখৰ পৰা দুষ্প্ৰাপ্য কেঁকো সাপসহ 4 জন সৰবৰাহকাৰীক আটক কৰে। আৰক্ষীয়ে আটক কৰা সৰবৰাহকাৰীকেইজন হৈছে ধেমাজিৰ মনোজ বৰুৱা, গোগামুখৰ সোণাৰাম বসুমতাৰী, ডিব্ৰুগড়ৰ মহেশ পানিকা আৰু অৰুণাচল প্ৰদেশৰ সুনেন্তা চাকমা। ধৃত সৰবৰাহকাৰীকেইজনে বহিঃৰাজ্যলৈ এখন বাহনেৰে কেঁকো সাপ সৰবৰাহৰ সময়তে আৰক্ষীয়ে অভিযুক্ত কেইজনক আটক কৰাৰ লগতে কেঁকো সাপ উদ্ধাৰ কৰে। ধেমাজি জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ তত্বাৱধানত বৰদলনি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু উপ পৰিদৰ্শকৰ নেতৃত্বত এই অভিযান চলোৱা হয়। IPL ক্ৰিকেট প্ৰতিযোগিতাত নিউ চণ্ডীগড়ত কাইলৈ দ্বিতীয়খন কোৱালিফায়াৰত ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। 2027 বৰ্ষৰ লোকপিয়লৰ পূৰ্বে গৃহ পঞ্জীয়ন প্ৰক্ৰিয়া সঠিক আৰু প্ৰযুক্তিভিত্তিত সম্পন্ন কৰাৰ লক্ষ্যৰে ৰাজ্যৰ জিলা প্ৰশাসনসমূহৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ। গুৱাহাটী উচ্চ ন্যায়ালয়ত কাইলৈ শ্যামকানু মহন্তৰ জামিন আবেদনৰ ৰায়দান। দেশৰ বিভিন্ন অংশৰ লগতে অসমতো ঈদ উজ জোহা পালন। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত কাইলৈ দ্বিতীয়খন কোৱালিফায়াৰত ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ মুখামুখি।
2: সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিবলৈ পাব।
3: নমস্কাৰ, आकाशवाणी समाचार के साथ मैं प्रियंका अरोड़ा। कर्नाटक के मुख्यमंत्री सिद्धारमैया ने राज्यपाल के सचिव को औपचारिक रूप से इस्तीफा सौंप दिया है। श्री सिद्धारमैया ने कहा कि उन्होंने राज्यपाल को नामित मुख्यमंत्री डी के शिव कुमार

Ya, Agah Bani. বাতৰি সৈতে মই পৱন কুমাৰ বৰা। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে কাইলৈৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে কৰ্ণাটক, গোৱা আৰু কেৰালম ভ্ৰমণ কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰতিগৰাকী অবৈধ প্ৰব্ৰজনকাৰীক চিনাক্ত কৰি

পৰা বিতৰণ কৰিবলৈ চৰকাৰ দৃঢ় প্ৰতিজ্ঞ বুলি দোহাৰিছে। কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধৰামায়ে আজি লোকভৱনত ৰাজ্যপালৰ সচিবক আনুষ্ঠানিকভাৱে পদত্যাগ পত্ৰ দাখিল কৰে। গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত অসমকে ধৰি 12খন ৰাজ্যলৈ 10,000 কোটিৰো অধিক টকা মোকলাই দিছে। আৰু ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে আজি নিশা চেমছফৰ্ডত ইংলেণ্ডৰ বিৰুদ্ধে 3খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত অৱতীৰ্ণ হ'ব। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে কাইলৈৰ পৰা 3-দিনীয়া কাৰ্যসূচীৰে কৰ্ণাটক, গোৱা আৰু কেৰালম ভ্ৰমণ কৰিব। উপৰাষ্ট্ৰপতিগৰাকীয়ে কাইলৈ কৰ্ণাটকৰ বেংগালুৰুত আৰ্ট অৱ লিভিং সংস্থাটোৰ 45 সংখ্যক প্ৰতিষ্ঠা দিৱসত অংশ ল'ব। ইয়াৰ পিছত তেওঁ দাৱাংগিৰিত থকা বিডিটি বিশ্ববিদ্যালয়ৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ মহাৰাজৰ জয়ন্তী উদযাপন অনুষ্ঠানত উপস্থিত থাকিব। চলিত মাহৰ 30 তাৰিখে শ্ৰীৰাধাকৃষ্ণনে পানাজীত গোৱাৰ ৰাজ্য দিৱসত অংশগ্ৰহণ কৰিব। তেওঁ লগতে গোৱাৰ ৰাষ্ট্ৰীয় সমুদ্ৰ বিজ্ঞান প্ৰতিষ্ঠান ভ্ৰমণ কৰিব। 31 তাৰিখে তেওঁ বেলথানগুৰিত চিৰি উদ্যোগিক উদ্যান উদ্বোধন কৰাৰ লগতে কৰ্ণাটকৰ শ্ৰীক্ষেত্ৰ ধৰ্মস্থল মঞ্জুনাথ স্বামী মন্দিৰ পৰিদৰ্শন কৰিব। তাৰ পাছতে তেওঁ কেৰালামৰ কোটায়মত দীপিকা মালায়ালম কাকতৰ 140 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন অনুষ্ঠানত উপস্থিত থাকিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্লোভেনিয়াৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱা য়ানেছ য়ানছাক অভিনন্দন জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে ভাৰত শ্লোভেনিয়াৰ দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ লগতে উভয় দেশৰ জনসাধাৰণৰ উপকাৰ তথা সমৃদ্ধিৰ হকে নৱনিৰ্বাচিত প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে একেলগে কাম কৰি যাবলৈ আগ্ৰহী বুলি প্ৰকাশ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰতিগৰাকী অবৈধ প্ৰৱজনকাৰীক চিনাক্ত কৰি দেশৰ পৰা বিতৰণ কৰিবলৈ চৰকাৰ দৃঢ় প্ৰতিজ্ঞ বুলি দোহাৰিছে। আজি গুজৰাটৰ গান্ধীনগৰ লোকসভা সমষ্টিত প্ৰায় 340 কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰি এখন জনসভাত দিয়া ভাষণত তেওঁ এইদৰে কয়। শ্ৰীশ্বাহে কয় যে চৰকাৰে দেশৰ পৰা অনুপ্ৰৱেশকাৰীক বিতৰণ কৰাৰ লগতে সীমান্ত সুৰক্ষিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। শ্ৰীশ্বাহে লগতে পশ্চিমবংগ চৰকাৰে এসপ্তাহৰ ভিতৰতে সীমা সুৰক্ষা বাহিনীক 600 হেক্টৰ ভূমি প্ৰদান কৰাৰ বাবে অভিনন্দন জনায়। আনহাতে শ্ৰীশ্বাহে বীৰ সাৱৰকাৰৰ জয়ন্তী উপলক্ষে মাতৃভূমিৰ প্ৰতি তেওঁৰ জীৱনজোৰা দায়বদ্ধতা আৰু সৰ্বোচ্চ ত্যাগৰ কথা শ্ৰদ্ধাৰে সোঁৱৰে। 3-দিনীয়া ভ্ৰমণসূচীৰে গুজৰাটলৈ যোৱা মন্ত্ৰীগৰাকীয়ে কৰ্পৰেট সামাজিক দায়বদ্ধতাৰ অধীনত নিৰ্মাণ কৰা পুথিভঁৰাল, প্ৰাথমিক বিদ্যালয় ভৱনকে ধৰি বিভিন্ন ৰাজহুৱা সা সুবিধা মুকলি কৰে। সন্ধিয়া শ্ৰীশ্বাহে আহমেদাবাদৰ ভীমজীপুৰত ভাৰত মাতা স্কুৱেৰ আৰু চোলাত মাতা উমিয়াধাম চৌহদত এটা নতুন আৱাসগৃহ মুকলি কৰিব। ইয়াৰ পাছতে গৃহমন্ত্ৰীগৰাকীয়ে শ্বাহিবাগ আৱৰ্ত ভৱনত সমাগত অলিম্পিক, কমনৱেলথ আদি খেলৰ আন্তঃগাঁথনি প্ৰস্তুতিৰ মূল্যায়নৰ বাবে এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধৰামায়ে আজি লোকভৱনত ৰাজ্যপালৰ সচিবক আনুষ্ঠানিকভাৱে পদত্যাগ পত্ৰ দাখিল কৰে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তেওঁ আনুষ্ঠানিকভাৱে পদত্যাগ পত্ৰ দাখিল কৰাৰ কথা নিশ্চিত কৰে। শ্ৰীসিদ্ধৰামায়ে লগতে কয় যে তেওঁ ৰাজ্যপালক ডি কে শিৱকুমাৰক মুখ্যমন্ত্ৰী পদবী গ্ৰহণৰ বাবে আমন্ত্ৰণ জনাবলৈ অনুৰোধ কৰে, কিয়নো শিৱকুমাৰে 136গৰাকীৰো অধিক বিধায়কৰ সমৰ্থনেৰে বিধানসভাত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিছে। তেওঁ কয় যে দলৰ শীৰ্ষ নেতৃত্বই তেওঁক ৰাজ্যসভাৰ আসনৰ বাবে প্ৰস্তাৱ দিছে যদিও তেওঁ এই প্ৰস্তাৱ প্ৰত্যাহাৰ কৰে। ৰাষ্ট্ৰীয় ৰাজনীতিৰ প্ৰতি আগ্ৰহী নহয় বুলি উল্লেখ কৰি তেওঁ কয় যে ৰাজ্যখনৰ জনসাধাৰণৰ বাবে তেওঁ সদায় কাম কৰি যাব। উল্লেখযোগ্য যে 2023 চনৰ মে'ত কংগ্ৰেছে বিধানসভা নিৰ্বাচনত জয়লাভ কৰাৰ পাছত সিদ্ধৰামায়ে দ্বিতীয়বাৰৰ বাবে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হৈছে। ইয়াৰ পূৰ্বে তেওঁ 2013ৰ পৰা 2018 চনলৈ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। দুটা কাৰ্যকালত মুঠ 8 বছৰ মুখ্যমন্ত্ৰী পদত কাৰ্যনিৰ্বাহ কৰা সিদ্ধৰামায়াই ৰাজ্যখনৰ এই পদবীত দীৰ্ঘকালৰ বাবে কাৰ্যনিৰ্বাহ কৰা ব্যক্তিৰূপে পৰিগণিত হৈছে। ইয়াৰ লগতে তেওঁ মুখ্যমন্ত্ৰী আৰু ইয়াৰ পূৰ্বে বিত্তমন্ত্ৰী হিচাপে ৰাজ্যখনত 17বাৰ বাজেট উত্থাপন কৰিছে। আনহাতে ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰ কৰ্ণাটক কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ নেতা। 2023 চনৰ কৰ্ণাটক বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ বিজয়ত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি ছাইপ্ৰাছত দেশখনৰ প্ৰধানমন্ত্ৰী নিকোছ ক্ৰিষ্টোডলিডেছক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ডঃ জয়শংকৰে কয় যে দুয়োগৰাকী নেতাই পশ্চিম এছিয়াৰ শেহতীয়া পৰিস্থিতি সম্পৰ্কে আলোচনা কৰাৰ লগতে ভূমধ্য সাগৰীয় অঞ্চলত ভাৰতৰ স্বাৰ্থজড়িত বিভিন্ন বিষয় সম্পৰ্কে আলোচনা কৰে। তেওঁ কয় যে ছাইপ্ৰাছৰ ৰাষ্ট্ৰপতিগৰাকীৰ শেহতীয়া ভাৰত ভ্ৰমণৰ গুৰুত্বপূৰ্ণ ফলাফল পৰিলক্ষিত হৈছে আৰু বিভিন্ন ক্ষেত্ৰত উভয় দেশৰ অংশীদাৰিত্ব বৃদ্ধি পাইছে। গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি ভিডিঅ' কনফাৰেন্সিংযোগে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত

0: অসমকে ধৰি 12খন ৰাজ্যলৈ 10,000 কোটিৰো অধিক টকা মোকলাই দিছে। এই ধনৰাশি লাভ কৰা আন ৰাজ্যকেইখন হ'ল ছত্তীশগড়, গুজৰাট, হাৰিয়ানা, হিমাচল প্ৰদেশ, ঝাৰখণ্ড, কৰ্ণাটক, কেৰালা, পাঞ্জাব, ৰাজস্থান, তামিলনাডু আৰু উত্তৰ প্ৰদেশ। এই উপলক্ষে দিয়া ভাষণত শ্ৰীচৌহানে কয় যে দেশৰ কোনো দুখীয়া লোকে যাতে কেঁচা ঘৰত থাকিবলগীয়া নহয় তাক নিশ্চিত কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰতিশ্ৰুতিবদ্ধ। প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত 4,95,00,000 গৃহ আবণ্টনৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে আৰু ইয়াৰে 3,91,00,000 গৃহৰ অনুমোদন জনোৱা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। শ্ৰীচৌহানে কয় যে 3 কোটিৰ অধিক ঘৰৰ নিৰ্মাণ ইতিমধ্যে সম্পূৰ্ণ হৈছে। তেওঁ কয় যে বিভিন্ন কল্যাণমূলক আঁচনিৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে গ্ৰাম্য পৰিয়ালৰ জীৱনৰ মান উন্নত কৰাৰ বাবে অবিৰতভাৱে কাম কৰি আছে। মহিলা সবলীকৰণৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই আঁচনিৰ অধীনত অনুমোদন লাভ কৰা প্ৰায় 75% ঘৰ মহিলা অথবা পুৰুষ মহিলা উভয়ৰে নামত আবণ্টন কৰা হৈছে। ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে তেলেংগানাৰ কাজিপেট ৰেল নিৰ্মাণ গোটে অহা 5 বছৰৰ ভিতৰত 200খন ইণ্টাৰচিটি ৰেল নিৰ্মাণ কৰিব বুলি প্ৰকাশ কৰিছে। এই ৰেলসমূহ দেশৰ বিভিন্ন ঠাইত হ্ৰস্ব দূৰত্বৰ যাত্ৰাৰ বাবে ব্যৱহাৰ কৰা হ'ব। ৰেল ৰাজ্যমন্ত্ৰী ৰৱনীত সিং বিট্টু আৰু জ্যেষ্ঠ বিষয়াসকলৰ সৈতে শ্ৰীবৈষ্ণৱে আজি কাজিপেট ৰেল নিৰ্মাণ গোটটোৰ কাৰ্যক্ষম হৈ থকা বিভিন্ন প্ৰকল্পৰ পৰ্যালোচনা কৰে। এই ৰেলসমূহৰ নিৰ্মাণে বহুসংখ্যক লোকক ৰেল যাত্ৰাক গ্ৰহণ কৰাৰ বাবে উৎসাহিত কৰিব বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। প্ৰতি ঘণ্টাত 130 কিলোমিটাৰ বেগেৰে যাত্ৰা কৰিবলগীয়া এই ৰেলসমূহে দেশৰ সেউজ আৰু স্বচ্ছ যাতায়াতৰ সামৰ্থ্য বৃদ্ধি কৰিব বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰে। কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী মনসুখ মাণ্ডাভিয়াই কাইলৈৰ পৰা আৰম্ভ হ'বলগীয়া তেওঁৰ মেঘালয় ভ্ৰমণত এখন বহুমুখী ইণ্ডোৰ ক্ৰীড়া প্ৰকল্পৰ উদ্বোধন কৰাৰ লগতে মেঘালয়ত অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত আয়োজনৰ প্ৰস্তুতিৰ বুজ ল'ব। ভ্ৰমণকালত মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ যুৱ পৰিক্ৰমা, ক্ৰীড়াৰ আন্তঃগাঁথনি উন্নয়ন আৰু কেন্দ্ৰৰ আঁচনিসমূহৰ পৰ্যালোচনা কৰিব। ৰাজ্যখনৰ যুৱ পৰিক্ৰমা বিভাগে আয়োজন কৰা এটি বিশেষ কাৰ্যসূচীতো শ্ৰীমাণ্ডাভিয়াই অংশগ্ৰহণ কৰিব। মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাৰ সৈতে 30 মে'ত তেওঁ শ্বিলঙত ক্ৰীড়া প্ৰকল্পখনৰ উদ্বোধন কৰিব। উল্লেখযোগ্য যে প্ৰায় 133 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা এই ক্ৰীড়া প্ৰকল্পটো ৰাজ্যখনত অনুষ্ঠিত হ'বলগীয়া 39 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ অন্যতম স্থান হিচাপে পৰিগণিত হ'ব। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে ক্ৰীড়া প্ৰশাসন আৰু কমনৱেলথ গেমছ 2030ৰ প্ৰস্তুতি শক্তিশালী কৰাৰ বাবে ৰাষ্ট্ৰীয় ক্ৰীড়া ডিজিটেল পৰিৱেশতন্ত্ৰৰ অধীনত ৰাষ্ট্ৰীয় ক্ৰীড়া ফেডাৰেচনত তথ্য প্ৰযুক্তি পৰামৰ্শদাতাসকলক নিয়োজিত কৰিব। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়ামন্ত্ৰী ডাঃ মনসুখ মাণ্ডাভিয়াই কয় যে এই পদক্ষেপৰ লক্ষ্য হৈছে ফেডাৰেচন আৰু নিৰ্দিষ্ট ডিজিটেল প্ৰণালীবোৰ সুচল কৰা আৰু প্ৰতিযোগিতাৰ ৰাষ্ট্ৰীয় প্ৰশিক্ষণ শিবিৰ, খেলুৱৈ অংশগ্ৰহণ, প্ৰশাসন প্ৰক্ৰিয়া আৰু তৎকালীন সমন্বয়ৰ বাবে অধিক ফলপ্ৰসূ পৰিকল্পনাৰ ব্যৱস্থা কৰা। ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে আজি ছেমছফৰ্ডত ইংলেণ্ডৰ বিৰুদ্ধে 3খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত অৱতীৰ্ণ হ'ব। চলিত বৰ্ষতে অনুষ্ঠিত হ'বলগীয়া মহিলাৰ টি20 বিশ্বকাপৰ পূৰ্বে ভাৰতীয় দলটোৰ বাবে এইখনেই অন্তিম টি20 শৃংখলা। ICCৰ শেহতীয়া টি20 ৰেংকিঙত ভাৰতীয় দলটোৱে তৃতীয় স্থান লাভ কৰাৰ বিপৰীতে ইংলেণ্ড দ্বিতীয় স্থানত আছে। উল্লেখযোগ্য যে আজিৰ খেলখন ভাৰতীয় সময়মতে নিশা 11 বজাত আৰম্ভ হ'ব। ভাৰতৰ পি ভি সিন্ধু আৰু লক্ষ্য সেনে দৰ্শনীয় জয়েৰে ছিংগাপুৰ অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰাৰ বিপৰীতে এইচ এছ প্ৰণয় আজি পৰাজয়ৰ লগে লগে প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে। দুবাৰৰ অলিম্পিক পদক বিজয়ী সিন্ধুৱে দ্বিতীয় ৰাউণ্ডৰ খেলত জাপানৰ ৰিকু গুঞ্জিক 21-9, 21-12 পইণ্টত পৰাস্ত কৰে। কোৱাৰ্টাৰ ফাইনেলত সিন্ধুৱে কোৰিয়াৰ শীৰ্ষ স্থানপ্ৰাপ্ত এন চে য়াঙৰ মুখামুখি হ'ব। লক্ষ্য সেনে কোৱাৰ্টাৰ ফাইনেলত জাপানৰ কুকি ৱাটানাবেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে কাইলৈৰ পৰা 3-দিনীয়া কাৰ্যসূচীৰে কৰ্ণাটক, গোৱা আৰু কেৰালাম ভ্ৰমণ কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰতিগৰাকী অবৈধ প্ৰৱজনকাৰীক চিনাক্ত কৰি দেশৰ পৰা বিতাৰণ কৰিবলৈ চৰকাৰে দৃঢ় প্ৰতিজ্ঞ বুলি দোহাৰিছে। কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰামায়াই আজি লোকভৱনত ৰাজ্যপালৰ সচিবক আনুষ্ঠানিকভাৱে পদত্যাগ পত্ৰ দাখিল কৰে। গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত অসমকে ধৰি 12খন ৰাজ্যলৈ 10,000 কোটিৰ অধিক টকা মোকলাই দিছে আৰু ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে আজি নিশা ছেমছফৰ্ডত ইংলেণ্ডৰ বিৰুদ্ধে 3খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: বাতৰিৰ পাছতে পুনৰ উভতি আহিছো যুৱবাণীৰ অনুষ্ঠান সূচীৰ মাজলৈ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত, 1035 কিলোহাৰ্টজত আৰু ডিয়াৰিং ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰযোগে। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো লাইভ ফোন ইন অনুষ্ঠান হেল্ল' যুৱবাণী। আজিৰ অনুষ্ঠানত

0: অতিথি হিচাপে উপস্থিত থাকিব যোগ আৰু প্ৰাকৃতিক চিকিৎসা বিশেষজ্ঞ অংকিতা বৰঠাকুৰ। অনুষ্ঠানটি আগবঢ়াব ভাস্কৰ শইকীয়াই। অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।
1: নমস্কাৰ, সময় এতিয়া 7:20 আৰম্ভ কৰিছো আপোনালোকৰ প্ৰত্যাশিত লাইভ ফোন ইন অনুষ্ঠান হেল্ল' যুৱবাণী। প্ৰিয় শ্ৰোতা, সদায় দৰে আজিও আমাৰ সৈতে এগৰাকী অতিথি উপস্থিত আছে। ইতিমধ্যে ঘোষকে সেই সন্দৰ্ভত আপোনালোকক সবিশেষ জনাইছে। আজি আমাৰ সৈতে কোন উপস্থিত আছে মই অতিথিগৰাকীৰ কাষলৈ যাম, কিন্তু আপোনালোকক জনাই থব বিচাৰিছো আমাৰ বিশেষ অনুষ্ঠানটো আপোনালোকে ৰেডিঅ' ছেটত পোনপটীয়া সম্প্ৰচাৰ শুনাৰ উপৰিও আমাৰ ফেচবুক পেজ AIR গুৱাহাটী যোগে লাইভ সম্প্ৰচাৰ ইতিমধ্যে আপোনালোকে চাবলৈ পাইছে। যিসকল শ্ৰোতাই আমাক ৰেডিঅ' যোগে শুনি আছে তেওঁলোকেও আমাৰ অতিথিগৰাকীৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব। তাৰ বাবে দুটাকৈ ফোন নম্বৰ ইতিমধ্যে আমি মুকলি কৰি দিছো। মই নম্বৰ দুটা জনাইছো 03612661876, আনটো নম্বৰ হৈছে 9435405222। এই নম্বৰ দুটাৰ জৰিয়তে আমাৰ অতিথিগৰাকীৰ সৈতে আপোনালোকে পোনপটীয়াকৈ কথা পাতিব পাৰিব। যিসকলে আমাক ফেচবুক যোগে চাইছে তেওঁলোকে ফেচবুক যোগে মন্তব্য আগবঢ়াব পাৰিব। তেওঁলোকৰ মন্তব্য আমি আমাৰ অনুষ্ঠানৰ মাজত পঢ়ি শুনাৰ চেষ্টা কৰিম। বিভিন্ন ধৰণৰ প্ৰশ্ন আপোনালোকে সুধিব পাৰিব। আজি ডিউটি ৰুমৰ দায়িত্বত আছে দেৱিকা দাস জুৰি মদাহী, নিয়ন্ত্ৰণ কক্ষত আমাক সহায় কৰিছে অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, লক্ষ্মিতা শইকীয়া, বিজয় দাস আৰু আয়ুষ্মান জেচি। অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাস আৰু মই ভাস্কৰ শইকীয়া। প্ৰিয় শ্ৰোতা, 21 জুন তাৰিখটো প্ৰতিগৰাকী বিশ্ববাসীৰ বাবে অন্যতম এটা গুৰুত্বপূৰ্ণ দিন, কিয়নো 21 জুন তাৰিখটো হৈছে আন্তৰ্জাতিক যোগ দিৱস আৰু সেই আন্তৰ্জাতিক যোগ দিৱসৰ প্ৰাণকেন্দ্ৰই হৈছে ভাৰত। ভাৰতৰ পৰা এই যিটো ধাৰণা, যোগৰ যিটো ধাৰণা, সেই ধাৰণাৰ উদ্ভৱ হৈছে, সেই কথা সকলোৱে জানে আৰু এতিয়া সমগ্ৰ বিশ্ব ব্যাপী পৰিছে এই বিশেষ ধাৰণাটোৱে। গতিকে আজি আমি তেনে এক ধাৰণাৰে কিছু কথা পাতিবলৈ লৈছো। আমাৰ সৈতে এগৰাকী অতিথি উপস্থিত আছে। পূৰ্বেও এই অনুষ্ঠানৰ আমাৰ অতিথি আছিলে, মই চিনাকি কৰাই দিব বিচাৰিছো আপোনালোকক। যোগ আৰু প্ৰাকৃতিক চিকিৎসা বিশেষজ্ঞ, লগতে এইমছ গুৱাহাটীৰ আয়ুষ ডিপাৰ্টমেণ্টৰ যিগৰাকী বিশেষজ্ঞ চিকিৎসক এই মুহূৰ্তত আমাৰ সৈতে উপস্থিত আছে অংকিতা বৰঠাকুৰ বাইদেউ। আপোনাক আন্তৰিক আদৰণি জনাইছো অনুষ্ঠানত। আমি পূৰ্বতেও এই অনুষ্ঠানৰ জৰিয়তে আমি বিভিন্ন কথা পাতিছিলো আৰু যেতিয়া আমি প্ৰতিশ্ৰুতিবদ্ধ হৈছিলো যে আমি আকৌ লগ পাম, আকৌ কথা পাতিম। প্ৰথমে কওক, কেনে আছে? এতিয়া কথাটো হ'ল, আমি অনুষ্ঠানৰ আৰম্ভণিতে কৈছিলো যে 21 জুন তাৰিখটো প্ৰতিগৰাকী বিশ্ববাসীৰ বাবে খুব এটা গুৰুত্বপূৰ্ণ দিন আৰু যিটো ধাৰণা ভাৰতৰ পৰা আৰম্ভ হৈছিলে সেই ধাৰণা এতিয়া সমগ্ৰ বিশ্বব্যাপী হৈছে। গতিকে যোগৰ বিষয়ে অকণমান আমি কথা পাতিম। সমান্তৰালভাৱে বিভিন্ন ধৰণৰ আজিৰ তাৰিখত উদ্ভৱ হোৱা যিসমূহ ৰোগ, বিশেষকৈ মেণ্টেল হেলথৰ কথা বহু পৰিমাণে আহিব, সেই কথাবোৰ আমি পাতি যাবলৈ চেষ্টা কৰিম। মই প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছো যে বিভিন্নজনৰ বিভিন্ন ধৰণৰ ধাউতি থাকে। কোনোবাই গান গাই ভাল পায় আৰু পৰৱৰ্তী সময়ত তেওঁ গানৰ জৰিয়তে আগবাঢ়ি যায়। আমাৰ ষ্টুডিঅ'লৈও তেনে বহু অতিথি আহে। কোনোবাই অভিনয়ৰ সৈতে জড়িত হৈ ভাল পায়, কিন্তু আপোনাৰ পেচা আৰু নিচা সেইটো বেলেগতকৈ কিছু পৃথক। এই যিটো সাধনা, এই সাধনাৰ প্ৰতি আপুনি কেনেকৈ আকৰ্ষিত হৈছিল আপোনাৰ সেই বিষয়ে কওকচোন।
2: আচলতে আমাৰ অসমত বুলি ক'বলৈ গ'লে যোগৰ চৰ্চা বৰকে নাই, এতিয়া হবলৈ লৈছে ৰিচেণ্টলি, কিন্তু আগতে বৰকে নাজানে মানুহবোৰে। গতিকে ময়ো সেই তেনেকেই প্ৰথমতে তেনেকে একো ইমান গম নাপাওঁ। যেতিয়া মই আচলতে অসমৰ বাহিৰত আছিলো, গতিকে অকণমান আইডিয়া আছে এইবোৰৰ প্ৰতি। তাৰপিছত অসমলৈ যেতিয়া ঘূৰি আহিলো, মই আচলতে অলৰেডি মই অলপমান খেলা ধূলাৰ লগত জড়িত হৈ আছোৱেই আগতেই। যেতিয়া অসমলৈ ঘূৰি আহিলো, তাৰপিছত মই দেখিলো যে ইয়াত মানে সেই শৰীৰ চৰ্চা বুলি যোগেই হওক বা অন্য কিবাই হওক খুব কম, মানে বহুত বেছি নাই আৰু লগতে পোৱাকে নাই। ক'ৰবাত যদি আমি যদি চুইমিঙো কৰিব লাগে আকৌ ওলাই যাব লাগে, আগতে বাহিৰত থাকোঁতে এনেকুৱা হয় যে বিল্ডিঙৰ তলতে গোটেইবোৰ পোৱা যায়, ইয়াত মানে ওলাই যাব লাগে তেনেকে। তাৰপিছত মই দেখিলো যে শৰীৰ চৰ্চাটো নকৰিলে দিগদাৰ হয়, মানে নিজেই দিগদাৰ পোৱা যায় যেতিয়া এক্টিভলি কিছুমান কথাত ইনভল্ভ হোৱা থাকে। গতিকে মই যোগৰ কিছুমান অভ্যাস কৰিবলৈ ললো, ষ্টুডিঅ' এটা জইন কৰিলো। তাৰপিছত আচলতে বয়সত জইন কৰিছো, বয়সত কৰিবলৈ লৈছো। মানুহৰ এইটো এটা ভুল ধাৰণা থাকে যে সৰুৰ পৰা কৰিব লাগে নহলে নহয়গে, কিন্তু মই বয়সত কৰিছো। তাৰপিছত অলপমান ফ্লেক্সিবিলিটি থকাৰ কাৰণে মোক ডিষ্ট্ৰিক্ট আৰু ষ্টেট খেলিবলৈ পঠিয়াইছিলে। গতিকে তাতো মই
1: খেলৰ সৈতে জড়িত হৈ আছিলে,
2: মই

0: বিভিন্ন ধৰণৰ বেডমিণ্টনৰ পৰা আৰম্ভ কৰি চুইমিং কৰোঁ, বেডমিণ্টন খেলোঁ, এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ খেল মই ইনফেক্ট ৰানিং ৰেচ মই খুব ভাল আছিলোঁ এনেকৈ, গতিকে বিভিন্ন ধৰণৰ খেলা ধূলাৰ লগত মই জড়িত হৈ আছিলোঁ। তেনেকৈ তাৰপিছত যেতিয়া যোগৰ ক্ষেত্ৰখনত আহিলোঁ তেতিয়া লাহে লাহে বুজি পালোঁ যে অকল সেই শাৰীৰিক যিখিনি আমি চৰ্চা কৰোঁ সেইখিনিয়ে যোগ নহয়। গতিকে মই সেই বয়সত আকৌ পঢ়িবলৈ আৰম্ভ কৰিলোঁ, ইয়াতে পঢ়াৰ স্কোপটো এতিয়াহে আহিছেগৈ কাৰণ মাষ্টাৰ ডিগ্ৰী ওলাইছে বা এইখিনি ওলাইছে, আগতে নাছিলে এই বস্তুবোৰ। গতিকে মই লাহে লাহে লাহে লাহে আৰু দুটা মাষ্টাৰ ডিগ্ৰী ললোঁ যোগৰ, অলৰেডি মোৰ এটা আছিলেই বাহিৰত, আৰু গতিকে মোৰ তিনিটা মাষ্টাৰ ডিগ্ৰী কৰি মানে পষ্ট গ্ৰেজুৱেশ্যন কৰি পেলাই তাৰপিছত মই বুজি পালোঁ যে আচলতে অকল শৰীৰটোৱেই নহয়, বহুতখিনি বস্তু থাকে, গোটেই এটা যোগটো আচলতে এটা লাইফষ্টাইল, আৰু মানুহৰ এটা ভ্ৰান্ত ধাৰণাও থাকে যে অকল শাৰীৰিক ব্যায়াম কৰিলে যোগ হৈ যায়, সেইটো আচলতে নহয়। গতিকে সেই তেনেকেই সোমাই পৰিলোঁ, ইণ্টাৰেষ্ট আহিলে, তাৰপিছত দেখিলোঁ যে ইয়াত চৰ্চাটো কম, তেতিয়া মই ভাবিলোঁ যে চৰ্চাটো যেতিয়া কম মানুহখিনি অৱেৰনেছ নাই, গতিকে ভাবিলোঁ এটা ভাল মাধ্যম যে মানুহখিনিক আমি অৱেৰ কৰাওঁ।
1: এতিয়া আপোনাৰ কথাৰ মাজতে মই এটা খুব ভাল পইণ্ট এটা বিচাৰি পাইছোঁ, এইটো এনেকুৱা ধৰণৰ যে শাৰীৰিক চৰ্চা মানে যোগ নহয়, যোগ এটা বিশাল পৰিসৰৰ এটা ধাৰণা। আচলতে যোগনো কি সেই কথাটো এতিয়াও অসমৰ প্ৰেক্ষাপটত বিশেষকৈ স্পষ্ট নহয়, মোৰ ক্ষেত্ৰতে বা মোৰ মা দেউতাৰ ক্ষেত্ৰতে, সাধাৰণতে বা গাঁৱৰ চহা মানুহ এজনৰ ক্ষেত্ৰতে যোগ বুলি কয় বিভিন্ন ধৰণৰ ভংগীমাৰে যিসমূহ আসনত বহা হয় বা বিভিন্ন ধৰণৰ যি ব্যায়াম কৰা হয় তাকেই যোগ বুলি বুজা যায়। আচলতে যোগ সাধনাটো কি সেইখন সন্দৰ্ভত অকণমান কওকচোন।
0: অকল অসমতেই নহয়, মই ক'ম যে সমগ্ৰ দেশতেই বা পৃথিৱীত, সমগ্ৰ পৃথিৱীত এটা ভ্ৰান্ত ধাৰণা এটা আছে, বহুত মানুহৰ এটা ভ্ৰান্ত ধাৰণা আছে যে যোগটো অকল শাৰীৰিক শৰীৰ চৰ্চা কৰিলেই যোগ হৈ যায়, আমি এঘণ্টা বা আধা ঘণ্টা কিবা এটা প্ৰেক্টিচ কৰিলেও হৈ গ'ল আমাৰ যোগ, নহয়। আমি যদি এঘণ্টা বা আধা ঘণ্টা প্ৰেক্টিচ কৰি গোটেই দিনটো যদি আমি উদণ্ড হৈ থাকোঁ, গতিকে সেইটো যোগ বুলি নকয়। গতিকে যোগত বহুতখিনি বস্তু আহে, আমাৰ শৰীৰ চৰ্চাৰ লগতে আমাৰ ব্ৰিথিং কণ্ট্ৰল যিটো আমি প্ৰাণায়াম বুলি কওঁ, গতিকে আসন, প্ৰাণায়াম, বন্ধ, মুদ্ৰা, তাৰপিছত সৎকৰ্মা বুলি এটা ইণ্টাৰনেল ক্লেন্সিং প্ৰচেছ এটা থাকে, সৎকৰ্মা থাকে, মেডিটেশ্যন যিটো ধ্যান বুলি কওঁ আমি, ধ্যান থাকে, তাৰো বহুতখিনি ভাগ আছে। গতিকে এটা বৃহৎ আমব্ৰেলা বুলি কওঁ, যৌগিক আমব্ৰেলাটোৰ ভিতৰত আমাৰ গোটেই এই বস্তুখিনি আহে। তাৰ উপৰি এইটোৰ ভিতৰত আমি গোটেই দিনটো, দিনচৰ্যা বুলি যিটো কওঁ, যিখিনি আমি গোটেই দিনটো যেতিয়া আমি স্পেণ্ড কৰোঁ কি ধৰণে কৰিব লাগে, মানে এটা যৌগিক লাইফষ্টাইল হ'ব লাগে, গতিকে এইটো ৱে অফ লাইফ হয়, এইটো যোগটো অকল শাৰীৰিক ব্যায়াম নহয়, ৱে অফ লাইফ হয়। গতিকে যৌগিক লাইফষ্টাইলটো কি কি ইনক্লুড হয়, আমাৰ খোৱা বোৱাৰ পৰা আৰম্ভ কৰি, আমাৰ শোৱাৰ পৰা আৰম্ভ কৰি, আমাৰ আচাৰ ব্যৱহাৰৰ পৰা আৰম্ভ কৰি গোটেইখিনি ইয়াতে ইনক্লুড হৈ থাকে। কাৰণ অষ্টাং যোগৰ কথা আমি যেতিয়া কওঁ, অষ্টাং যোগত যি আঠটা উইং আছে, লিম্ব আছে বুলি কওঁ আমি, সেইকেইটাৰ আৰম্ভণিয়ে হয় য়ম নিয়ম। য়ম নিয়ম মানে ইণ্টাৰপাৰ্চনেল এণ্ড ইণ্টাৰপাৰ্চনেল স্কিলছ, যিটো আমাৰ নিজৰ, আৰু সেইটো আসন 3 নম্বৰতেহে আহে, তাৰ আগতে আমি নিজৰ যিখিনি, নিজৰ আৰু নিজৰ লগত বাহিৰৰ যিখিনি সম্পৰ্ক সেইখিনি ঠিক কৰিব লাগে। গতিকে বহুতখিনি মানসিক বস্তু আহি পৰে তাৰ। গতিকে যোগ বুলি ক'লে অকল শৰীৰ চৰ্চা, মানে অকল শৰীৰটো কিবা এটা আমি কৰিছোঁ সেইটো নহয়, ইয়াত শাৰীৰিক, মানসিক, আধ্যাত্মিক এই তিনিওটাই এটা জাংচন বুলি ক'ব পাৰি, মিলন বুলি ক'ব পাৰি, এটা প্ৰকৃত যোগ।
1: তাৰ মাজতে এটা প্ৰশ্ন থাকিব যে বিশেষকৈ যোগ সাধনাটো বহু সংখ্যক লোকে আধ্যাত্মিকতাৰ দিশলৈ লৈ যাব বিচাৰে, আছে আধ্যাত্মিকতা যথেষ্ট পৰিমাণে, আধ্যাত্মিকতা প্ৰতিটো বস্তুতে আছে আৰু সেইবাবে সকলো এনেধৰণে জীয়াই আছে, কিন্তু আধ্যাত্মিকতা বেছিকৈ প্ৰাধান্য দিয়া দেখিবলৈ পোৱা যায়। এনেধৰণৰ বহু আচলতে কথা সমাজখনত প্ৰচলিত, এই কথাটোক লৈ কি ক'ব?
0: দুটা কথা থাকে, আমি অলপমান এই বস্তুটো মানুহখিনি মিছলিড হৈ যায় বহুতবাৰ যে ৰিলিজিয়াছ আৰু স্পিৰিচুৱেলিটি দুইটা বেলেগ বস্তু, ঠিক আছে। আমি যিটো যোগ সাধনাৰ দ্বাৰা আমি যিখিনি অৱস্থা পাওঁগৈ, আমি যদি পঞ্চকোষৰ কথা কওঁ, একেবাৰে ওপৰৰ কোষটো যিটো, সেইটো আনন্দময় ব্লিছফুল ষ্টেট, তাতে কোনো ৰিলিজিয়াছ বিলিফ বা এনেকুৱা একো নাই, এইটো স্পিৰিচুৱেলিটি, মানে আমি ইউনিভাৰ্চেল চেল্ফ এণ্ড ইণ্ডিভিজুৱেল চেল্ফ বুলি যিটো কওঁ, সেইটোৰ এটা ইউনিট, ইউনাইট যেতিয়া হয় সেই

0: ইউনাইট হোৱাৰ পিছত সি যোগ হিচাপে আমি সেইটো লওঁ। গতিকে এইখিনি বস্তু বহুতে ভুল বুজে যে এই স্পিৰিচুৱেলিটিটো বহুতে ৰিলিজিয়াছ ৱেত লৈ যায়, যিটো আচলতে ভুল। ৰিলিজিয়নৰ লগত কোনো ইয়াতে সম্বন্ধ নাই, এইটো এটা স্পিৰিচুৱেল আধ্যাত্মিক বুলি আমি যিটো কওঁ, আমাৰ যেতিয়া মানসিক আৰু শাৰীৰিক ভাৰসাম্য এটা থাকে নহয়, আমাৰ নিজে নিজে আমি স্পিৰিচুৱেলিটিৰ ফালে যাওঁ। স্পিৰিচুৱেলিটিৰ ফালে যোৱা মানে আমাৰ কি হয়, স্থিত প্ৰজ্ঞ হওঁ আমি। স্থিত প্ৰজ্ঞ মানে কি বুলি কয়, আমাৰ যিখিনি উইথড্ৰল কিছুমান থাকে যে আমাৰ এটাচমেণ্ট কমে, আমি ডিউটি গোটেইখিনি কৰোঁ কিন্তু এটাচ হৈ গ'লে কি হয়, খুব বেছি এটাচ হৈ পেলাই ডিউটি কৰিলে আমাৰ ৰিজাল্ট অৰিয়েণ্টেড হৈ যাওঁ বেছি। ৰিজাল্ট অৰিয়েণ্টেড হৈ গ'লে আমাৰ সুখ দুখ, আমাৰ কিছুমান ষ্ট্ৰেছ আহে, বহুতখিনি বস্তু আহি যায়, মানে ডিটেইলত ক'বলৈ গ'লে বহুতখিনি বস্তু আহি যাব তেনেকৈ। গতিকে সেই বস্তুখিনি যাতে আমাৰ ভাৰসাম্যটো ৰক্ষা থাকে, গতিকে শাৰীৰিক আৰু মানসিক ভাৰসাম্যটো ৰক্ষা থাকিলে আমি সেই ৰক্ষা হৈ থাকিলে আমি স্পিৰিচুৱেলিটিৰ ফালে যাওঁ, আধ্যাত্মিকতাৰ ফালে যাওঁ, which is not religion but religious. এটো পথো নহয়। এটা কি হয়, কিছুমান আমাৰ চান্টিং বীজ মন্ত্ৰ বুলি কওঁ আমি কিছুমান থাকে, সেইবোৰ কোনো ৰিলিজিয়নৰ বীজ মন্ত্ৰ নহয়, সেইবোৰ ইউনিভাৰ্চৰ শব্দ কিছুমান। যেনেকে ওমটো এটা ইউনিভাৰ্চৰ শব্দ, সো হম যিটো আমাৰ ব্লেক হোল, ব্লেক হোলৰ এটা শব্দ, ঠিক আছে, হম বুলি যিটো আমি হান্স বুলি কওঁ, এইবোৰ আচলতে এটা এটা শব্দ যিবোৰ বীজ মন্ত্ৰ হিচাপে আহে, যিটোৱে আমাৰ নাৰ্ভাছ ছিষ্টেমৰ ভাইব্ৰেশ্যন ক্ৰিয়েট কৰে। ভাইব্ৰেশ্যন ক্ৰিয়েট কৰাৰ পিছত আমাৰ বহুতখিনি চেঞ্জেছ হয় বডীৰ মাজত, কিন্তু সেই বস্তুখিনি চাইণ্টিফিকেলি নগৈ পেলাই মানুহখিনি ৰিলিজিয়াছলি লৈ যায়, যিটোৰ কাৰণে বহুত ভ্ৰান্ত ধাৰণাও হয় সমাজত। আৰু মই এইটোৱে কম যে এইটো কোনো ৰিলিজিয়নৰ লগত কোনো ধাৰ্মিক বস্তু নহয়, এইটো স্পিৰিচুৱেলিটি ইজ সামথিং যিটো আমাৰ ইণ্ডিভিজুৱেল ছেল্ফ আৰু ইউনিভাৰ্চেল ছেল্ফক এক লগ কৰি পেলাই আমি কি ৰিয়েলি, আমি কি, আমাৰ যিটো অস্তিত্ব সেইটো বুজাত সহায় কৰে।
1: এতিয়া আটাইতকৈ ডাঙৰ কথাটো হ'ল যে এইমছ গুৱাহাটীৰ যিটো আয়ুষ বিভাগ, সেই বিভাগটোৰ আপুনি আৰম্ভ কৰিছিলে, এটা ইতিহাস হৈ ৰ'ব, আপুনি প্ৰথম সেই বিভাগটো আৰম্ভ কৰিছিলে, এতিয়া ঠন ধৰি উঠিছে বিভাগটোৱে। মই আপোনাৰ পৰা জানিব বিচাৰিছিলোঁ যে কেনেকৈ আচলতে আৰম্ভ কৰা হৈছিল, বৰ্তমান কোনটো পৰ্যায়ত আছে, যদি তাৰ সৈতে কোনো ছাত্ৰ ছাত্ৰীয়ে সংযুক্ত হ'ব বিচাৰে কেনেকৈ সংযুক্ত হ'ব, এই গোটেই কথাখিনি আপোনাৰ পৰা জানিব বিচাৰিছোঁ।
0: আমি যেতিয়া প্ৰথমতে যেতিয়া আৰম্ভ কৰিছিলোঁ, কি হয়, অল্টাৰনেটিভ মেডিচিন বা কমপ্লিমেণ্টেৰী মেডিচিন বুলি কোৱা হয়, যোগ আৰু আয়ুষৰ পাঁচটা ভাগ থাকেতো, গতিকে যোগটো আমি প্ৰথমতে আৰম্ভ কৰিলোঁ, তাৰপিছত আমাৰ আয়ুৰ্বেদিকটো আমি আৰম্ভ কৰিলোঁ। এতিয়া সদ্যহতে আমাৰ আয়ুৰ্বেদিক, আয়ুৰ্বেদা আৰু যোগ আৰু প্ৰাকৃতিক চিকিৎসাৰ ব্ৰাঞ্চকেইটা আছে, আৰু এতিয়া আমি এক্সপেণ্ড কৰি আছোঁ লাহে লাহে, আৰু আমি পি জি কোৰ্চেছ কিছুমানো ডেভেলপ কৰাৰ কথা ভাবিছোঁ। এটা ডিপাৰ্টমেণ্ট আচলতে ফুল ফ্লেজড ডেভেলপ হ'বলৈ অলপ সময় লাগে, আৰু এনেকুৱা এখন ডাঙৰ হস্পিটেলত আৰু অলপ বহুতখিনি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আমাৰ প্ৰচিডিউৰৰ থ্ৰু যাব লাগে। গতিকে আমি এতিয়া চেষ্টা কৰি আছোঁ যে বাকীকেইটা ব্ৰাঞ্চ যিকেইটা আছে, বাকীকেইটা ভাগো আমি আনিম লাহে লাহে। তাৰ উপৰি আমি পি জি কোৰ্চেছখিনি যেতিয়া আমি আৰম্ভ কৰিম, তেতিয়া ছাত্ৰ ছাত্ৰীসকলক আমি এনৰোল কৰাব পাৰিম বি বি এছ ষ্টুডেণ্টৰ লগতে, গতিকে সেইখিনি পৰিকল্পনা আছে। হোপফুলি আমাৰ এতিয়া এতিয়া আমাৰ থেৰাপী পৰ্চনখিনি চলি আছে, আমি পেচেণ্ট হেণ্ডেল কৰোঁ, থেৰাপি প্ৰভাইড কৰোঁ, আৰু এই গোটেইখিনি বস্তুৱে চলি আছে এতিয়া। গতিকে
1: ছাত্ৰ ছাত্ৰী কোনো যদি আগ্ৰহী সংযুক্ত হ'ব বিচাৰে কেনেকৈ,
0: এতিয়া আমি পি জি কোৰ্চেছখিনি আৰম্ভ কৰা নাই, সেইটোৱে মই ক'লোঁ যে প্ৰচেছখিনি আৰম্ভ হওঁতে অকণমান সময় লাগে। চ' এইটো বছৰতে আমি আশা কৰিছোঁ যে গোটেইখিনি প্ৰচিডিউৰ আৰম্ভ হ'ব, কাৰণ সেই পাৰ্লিয়ামেণ্টৰ থ্ৰু আহিব লাগে গোটেইখিনি বস্তু, গতিকে এইটো বছৰতে আমি আশা কৰোঁ যে গোটেইখিনি আৰম্ভ হ'ব। তাৰপিছত এডমিশ্যন প্ৰচেছ হ'ব, যিখিনি আমি ৰিলিজ কৰিম ৱেবছাইটত, গতিকে সেই এডমিশ্যন যেতিয়া হ'ব তাৰপিছত এতিয়া আয়ুৰ্বেদ হওক বা যোগৰ হওক, আমি বি এছ চি আৰু পি জি কোৰ্চেছ আমি ইন্ট্ৰডিউচ কৰিব পাৰিম।
1: এতিয়া মোৰ মনত উদ্ভৱ হোৱা এটা প্ৰশ্ন, যোগ আৰু প্ৰাকৃতিক চিকিৎসা, যোগ সন্দৰ্ভত আমি সাংঘাতিকভাৱে কিছু কথা পাতিলোঁ, প্ৰাকৃতিক চিকিৎসা, এতিয়া সাধাৰণভাৱে মই যিটো বুজিছোঁ, মোৰ মনৰ উত্থাপন হোৱা প্ৰশ্নটো মই সুধিছোঁ, আয়ুৰ্বেদিক আৰু প্ৰাকৃতিক চিকিৎসাৰ মাজত পাৰ্থক্য কিবা আছে নে দুইটা পৃথক পৃথক বস্তু?
0: দুইটা পৃথক বস্তু, প্ৰাকৃতিক চিকিৎসা মিল আছে, আমাৰ গোটেইখিনি একেটা আয়ুষ মানেই হল গোটেইখিনি একেলগে মিলি পেলাই, গোটেইকেইটা ব্ৰাঞ্চ একেলগে মিলি পেলাই কাম কৰোঁ। কিন্তু প্ৰাকৃতিক

0: চিকিৎসা বুলি যিটো কওঁ আমি, সেইটো হ'ল যে ফাইভ গ্ৰছ এলিমেণ্টছ, যিটোৰে আমাৰ শৰীৰটো বনোৱা হৈছে, পাঁচটা গ্ৰছ এলিমেণ্টছৰ সেইটো সংমিশ্ৰণ। আমি যদি আঙুলিটো চাবলৈ যাওঁ, জল, পৃথিৱী, আকাশ, বায়ু, অগ্নি, গতিকে এই পাঁচটা এলিমেণ্ট মিলি পেলাই আমাৰ গোটেই শৰীৰটো হৈছে এই গোটেইখিনিৰ সংমিশ্ৰণত। গতিকে ইয়াৰ যিটো প্ৰাকৃতিক চিকিৎসা, নেচুৰোপেথী বুলি যিটো কোৱা হয়, নেচুৰোপেথী, ইয়াৰ থেৰাপিটো কেনেকুৱা হয় যেন এই পাঁচটা এলিমেণ্টছেৰে কৰা হয় আমি মাত থেৰাপি দিওঁ বা ৱাটাৰ হাইড্ৰথেৰাপি যিটো কোৱা হয় সেয়া দিওঁ, এয়াৰ থেৰাপি যিটো কোৱা হয়, ফায়াৰ থেৰাপি থাকে, কালাৰ থেৰাপিও তাৰ মাজত আহে। গতিকে এই গোটেইখিনি অকল সেই ফাইভ গ্ৰছ এলিমেণ্টছৰ ভিতৰতে গোটেইখিনি আহি যায়। গতিকে নেচুৰোপেথী থেৰাপি যাৰ ছাইড ইফেক্ট নাথাকে সেইটো খুব ভাল। আৰু এই নেচুৰোপেথী কনচেপ্টটো আচলতে আমাৰ অসমত বৰকে জনা হোৱা নাই এতিয়াও, কাৰণ আমাৰ চেণ্টাৰ খুব কম আছে। গতিকে আমাৰ সেইটো এটা এইম যে আমি এইমছত এই গোটেই বস্তুখিনি ফুল ফ্লেজ আৰম্ভ কৰিছোঁ, মই অলৰেডি সেইটো থেৰাপি দিওঁৱেই সেইখিনি থেৰাপি, কিন্তু ফুল ফ্লেজত গোটেইখিনি যাতে আৰম্ভ কৰিব পাৰোঁ তাৰ বাবে আমি প্ৰচেষ্টাটো চলাই আছোঁ।
1: এতিয়া গোটেই কথাখিনি আমি পাতিলোঁ, তাৰ মাজতে উদ্ভৱ হোৱা প্ৰশ্নটো এনেধৰণৰ হ'ব যে যিমান দূৰলৈকে ৰাজ্যখনত বা ভাৰতত প্ৰচাৰ আৰু প্ৰসাৰতা লাভ কৰিব লাগিছিলে, সিমান দূৰলৈকে প্ৰচাৰ আৰু প্ৰসাৰতা লাভ কৰাৰ ক্ষেত্ৰত ক'ৰবাত কিবা কম হৈ আছে নেকি?
0: অৱেৰনেছ অলপমান কম, কিন্তু তাৰ বাহিৰেও এটা কথা মই ক'ম যে যিখিনি ক'ভিড 19ৰ সময়খিনি আছিলে, সেইখিনি সময়ত আচলতে ব্লেছিং ইন ডিছগাইজ বুলি ক'ব লাগিব যে যোগৰ প্ৰচাৰ প্ৰসাৰটো খুবকৈ হ'ল সেইখিনি সময়ত। গতিকে মানুহ, গোটেই পৃথিৱীৰ মানুহে গম পালে যে কিমানখিনি লাভালাভ লাভ কৰিব পাৰি এই যোগৰ দ্বাৰা, যোগ সাধনাৰ দ্বাৰা। কাৰণ এনেকুৱাও হৈছিল তেতিয়া সেইখিনি সময়ত, মই মোৰ এটা এক্সপিৰিয়েঞ্চ এটা কওঁ, এইখিনি সময়ত হস্পিটেলৰ বেড নাইকিয়া হৈ গৈছিল, মানুহৰ উশাহ লোৱাৰ প্ৰব্লেম হৈছিল। গতিকে মই কিছুমান ট্ৰিটমেণ্ট কৰিছিলোঁ কিছুমান পেচেণ্টৰ, যাবতো নোৱাৰোঁ, লগ পাব নোৱাৰি, গতিকে অনলাইন ট্ৰিটমেণ্ট কৰিছিলোঁ মই তেওঁলোকক। যিখিনি খুব বেয়া অৱস্থা আছিল মই তেওঁলোকক ফ্ৰীতে কৰিছিলোঁ এইখিনি দেই। তেতিয়া অনলাইন তেওঁলোকক মই ব্ৰিথিং টেকনিক এই গোটেইখিনি বস্তু কৰাই শিকাই শিকাই শিকাই কৰাই কৰাই কৰাই মানে কোনোমতে হস্পিটেলাইজ হোৱাৰ পৰা বচাব পাৰিছোঁ। সেইটো এটা নিজৰ এটা ছেটিছফেকশ্যন এটা যে মানে খুব এটা বেয়া অৱস্থাৰ পৰা এনেকে তেনেকুৱা বহুত
1: মানুহ তেনেধৰণৰ প্ৰশ্ন এটা থাকিলেই হেনে, যিহেতু চিকিৎসাৰ সৈতে জড়িত থকা লোকসকলৰ অভিজ্ঞতা যথেষ্ট পৰিমাণে বেছি, কাৰণ দিনটো তেওঁলোকে বিভিন্নজন ব্যক্তিক সাক্ষাৎ কৰিব লাগে, বিভিন্ন ৰোগীৰ সৈতে কথা পাতিব লাগে, বহু ৰোগৰ মানুহে আচলতে আপোনালোকৰ কাষলৈ এটা বিশ্বাস লৈ আহে, বিশ্বাসে মিলয় হয় বুলি এষাৰ কথা আছে, ক'ৰবাত আপোনালোকে আপোনালোকক তেওঁলোকে ভগৱানৰ দৰে জ্ঞান কৰে। গতিকে আপোনালোকৰ যথেষ্ট পৰিমাণে অভিজ্ঞতা, প্ৰতিদিনে বিভিন্ন ধৰণৰ অভিজ্ঞতা, যিহেতু কভিডৰ কথাটো ওলালে মই সেয়েহে প্ৰশ্নটো সুধিব বিচাৰিছো, এটা অভিজ্ঞতাৰ কথা ইতিমধ্যে আপুনি ক'লে, এনে আৰু কিবা তেনে অভিজ্ঞতা আছে নেকি যি আপুনি এই মুহূৰ্তত ক'ব বিচাৰিব, সেই সময়খিনিত য'ত মানুহে নিজৰ দুৱাৰদলি পাৰ হৈ ওলাই যাবলৈ সংকোচ কৰিছিলে, ভয় খাইছিলে, তেনেধৰণৰ এটা পৰিৱেশ আছিলে, তাৰ মাজত আপোনালোকৰ দায়িত্বও যথেষ্ট পৰিমাণে বাঢ়িছিলে, সেইটো আচলতে নিজাববীয়া দায়বদ্ধতা বুলিয়ে মই ভাবোঁ। আপুনি ইতিমধ্যে বিনামূলীয়াকৈ চিকিৎসা প্ৰদান কৰাৰ কথা ক'লে, কেনেদৰে উশাহ ল'ব লাগে সেই ক'লেই, তেনে কিবা অভিজ্ঞতা সন্দৰ্ভত অকণমান কওকচোন।
0: কভিডৰ সময়ত এটা মই যিটো নেতিবাচক দিশ এটা এইটো আছিল যে মানুহখিনি কাৰণ ওলাই যাব পৰা নাই, ঘৰৰ ভিতৰতে আবদ্ধ থাকিব লগা হৈছে, গতিকে মানসিকভাৱে বহুতখিনি তেওঁলোক দুৰ্বল হৈ পৰিছিল সেইখিনি সময়ত। মই যিহেতু কাউন্সেলিং কৰোঁ, গতিকে সেইখিনি সময়ত এনেকুৱা কেছ মোৰ বহুত আহিছিল যিখিনি মানুহ কিছুমান ফিনেন্সিয়েলি বেংক্ৰাপ্ট হৈ গৈছিল, কাৰণ কিছুমান শ্বাটডাউন হৈ গৈছিল প্ৰেছ কিছুমান বা প্ৰিণ্টিং প্ৰেছৰ কিছুমান, এনেকুৱা ধৰণৰ বিজনেছ কিছুমান শ্বাটডাউন হৈ গৈছিল, ফিনেন্সিয়েল ষ্ট্ৰেছ আহিছিল, ডিপ্ৰেশ্যন বেছি হৈছিল মানুহৰ সেইখিনি সময়ত, কাৰণ বহুতখিনি বস্তু এডজাষ্ট। এতিয়া কি হয়, ঘৰৰ পৰা ওলাই যোৱাৰ পিছত আকৌ দিনটো ঘৰৰ পৰা বাহিৰত থাকি আকৌ ঘৰত ঘূৰি অহাৰ যিটো এটা হেৰি থাকে, আৰু 24 ঘণ্টা একেখিনি মানুহৰ লগত থাকিলে অলপমান মানসিকভাৱে ড্ৰেইন হৈ যোৱা যায়, এনাৰ্জিটো ড্ৰেইন হৈ যোৱা
1: যায়।
0: গতিকে সেই তেনেকে মানসিকভাৱে বহুতখিনি মানুহ ভাগি পৰিছিল আৰু বহুত ধৰণৰ প্ৰব্লেমে দেখা দিছিল। যিখিনি মানুহক মই কাউন্সেলিং কৰিছিলোঁ, অনলাইন কাউন্সেলিঙে কৰি আছিলোঁ সেইখিনি সময়ত, চ' সেইটো এটা নেতিবাচক দিশ, নেগেটিভ পইণ্ট এটা যে মানসিকভাৱে খুব এফেক্ট কৰিছে কিন্তু মানুহখিনিক সেই দুবছৰৰ পিৰিয়ডটো, যিটো লকডাউনৰ পিৰিয়ড আছিল সেইখিনি সময়ত।
1: এতিয়া আমি অকণমান আন্তঃৰাষ্ট্ৰীয়

0: যোগ দিবসৰ কথা আমি আজলৈ আহোঁ। মই ইতিমধ্যে সেই সন্দৰ্ভত ক'লোৱেই শ্ৰোতা শ্ৰোতাসকলক, এইবাৰেও এটা নিৰ্দিষ্ট থিম লৈ বিষয়বস্তু আগত লৈ যোগ দিৱস পাতিবলৈ লৈছে। থিমটো সন্দৰ্ভত অকণমান আপোনাৰ পৰা জানিব বিচাৰিছোঁ আৰু সেই সন্দৰ্ভত বিশদভাৱে আপোনাৰ পৰা অকণমান কিছু কথা পাতিব বিচাৰিছোঁ।
1: এইবাৰৰ থিমটো হ'ল যে য়োগা ফৰ হেলদি এজিং। গতিকে এজিং বুলি ক'লে আমি অকল বয়সীয়াল মানুহখিনিৰ কথাই নুবুজোঁ। আমি যদি এতিয়া 15 বছৰ বয়সত আছোঁ, 30 বছৰ হোৱা মানেও এজিং, 10 বছৰ বয়সত আছোঁ, 10-20 বছৰ হোৱা মানেও এজিং। গতিকে হেলদি এজিং কি ধৰণে আমি স্বাস্থ্য, আচলতে আমি স্বাস্থ্যৰ যেতিয়া যত্ন ল'বলৈ আমি আগৰ পৰাই সৰুৰ পৰাই আৰম্ভ কৰিব লাগে। আমি এটা বয়সত খুব উদণ্ড হৈ কেতিয়াবা কি হয়, যিকোনো বস্তু খাই দিওঁ, আমাৰ লাইফষ্টাইলটো অলপমান ঠিক নাথাকে, যিটো আমাৰ বয়স টিনেজ বয়স বা তাৰ
0: আমাৰ বয়সটো এতিয়া তেনেধৰণৰ বিভিন্ন সময়ত বিভিন্ন ধৰণে কোনো ধৰণৰ এটা টাইম টেবুল আমাৰ নাথাকে আহাৰ গ্ৰহণ কৰাৰ। কেতিয়াবা ৰাতি ভাত খোৱা হয়, কেতিয়াবা নোখোৱা হয়, কেতিয়াবা দুপৰীয়া ভাত খোৱা হয়, কেতিয়াবা নোখোৱা হয়, এই ধৰণৰ এটা চাৰ্কল আমাৰ চলি থাকে। গতিকে এইটো এটা খুব গুৰুত্বপূৰ্ণ বিষয়, অকণমান জানিব বিচাৰিছোঁ।
1: এইটোৱেই আমাক কোৱা হয় যে এতিয়া গম পোৱা নাই, এতিয়া যেনেকে তুমি যেনেকে সময় পাইছা তেনেকে খাইছা, এই বস্তুখিনি স্বাস্থ্যত কি তোমাক এফেক্ট কৰিছে তুমি এতিয়া গম পোৱা নাই। কিন্তু হেলদি এজিং মানে এতিয়াৰ পৰাই আমি যদি এই বস্তুখিনি ঠিকে ৰাখো পিছলৈ আমাৰ প্ৰব্লেম নহয়গৈ। নহলে আমাৰ যদি এতিয়া সেই লাইফষ্টাইলটো আমাৰ মডিফাইড নহয় আৰু এই ধৰণে আমাৰ যদি অলপ খেলিমেলি হয় লাইফষ্টাইল ইনক্লুডিং এভৰিথিং, আমাৰ আচাৰ বিচাৰ আহাৰ বিহাৰ বুলি যিটো কোৱা হয় ফ'ৰ লেগছ অফ আৱাৰ লাইফ ছিষ্টেম, সেই বস্তুকেইটা যদি এতিয়া ঠিক নাথাকে পিছলৈ গৈ পেলাই আমাৰ বহুতখিনি ডিছঅৰ্ডাৰ আহি যায়। মেণ্টেল ডিছঅৰ্ডাৰ হওক বা ডাইজেষ্টিভ ডিছঅৰ্ডাৰ হওক, এনেকুৱা বহুতখিনি কলেষ্ট্ৰলৰ প্ৰব্লেম হয়, হাৰ্টৰ প্ৰব্লেম হয়, হাইপাৰটেনশ্যন হয়, বহুতখিনি বস্তু আহি যায়, বিষ হ'বলৈ আজিকালি ইমানখিনি পেচেণ্ট পাওঁ যাৰ সৰু সৰু ল'ৰা ছোৱালী ইনফেক্ট স্পাইনৰ বিষ, স্পণ্ডলাইটিছ, লাম্বাৰ স্পণ্ডলাইটিছ এনেকুৱা ধৰণৰ ইমান বিষ আৰম্ভ হ'বলৈ আমাৰ আচলতে এই উদণ্ড লাইফষ্টাইলটোৰ কাৰণেই হয়, যিটো আমি এতিয়াই যদি আমি ঠিক নকৰোঁ পিছলৈ গৈ আমি ইয়াৰ ৰিপাৰকেশ্যনখিনি ভুগিব লাগিব।
0: এবাৰ আচলতে তেনেধৰণৰ থিম এটাই লোৱা হৈছে। এতিয়া মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে পৰিশীলিত জীৱন এটা, যিটো আপুনি ইতিমধ্যে উল্লেখ কৰিলে যে যোগ সাধনাই যিটো ৰিকমেণ্ড কৰে যে আমি এনেকে থাকিব লাগে, এনেধৰণে কৰিব লাগে, সাধাৰণভাৱে সেই জীৱনটো কেনেকৈ জীয়াব পাৰে, তাৰ পৰিশীলিত জীৱনটোৰ সূত্ৰটো কেনেধৰণৰ হ'ব বা নিয়মবোৰ কেনেধৰণৰ হ'ব?
1: আচলতে আজিকালিৰ যিটো আমাৰ লাইফষ্টাইল, সেই লাইফষ্টাইলত আমি ধৰা বন্ধাকে কাকো একো এনেকে কৰিব ক'ব নোৱাৰো যে এইটো সময়ত এইটো কৰিব লাগিব, সেইটো সময়ত সেইটো কৰিব লাগিব এনেকুৱা বুলি। গতিকে যাৰ যেনেকুৱা লাইফষ্টাইল, কাৰণ চাকৰি কৰা মানুহ, কাৰোবাৰ নাইট শ্বিফ্ট থাকে, নাইট ডিউটি থাকে, গতিকে গোটেই দিন আৰু ৰাতিৰ হিচাপটোৱেই গোটেই উল্টা হৈ যায়। গতিকে যাৰ যেনেকুৱা লাইফষ্টাইল সেই হিচাপে সেই বস্তুখিনি মেইনটেইন কৰিব লাগিব। কিন্তু লাইফষ্টাইলটো লাগে যেনেকুৱাই নহওক, তাতে আমি কিছুমান বস্তু অলপমান ঠিককে চাব লাগিব। আমাৰ যিটো স্লিপ চাইকেল খুব ইম্পৰ্টেণ্ট, স্লিপ চাইকেল আমাৰ যদি দিনৰ চাকৰি আছে বা দিনটো আমি কাম কৰি আছো, আমি ৰাতি কি ধৰণে শুব পাৰিছো, যদি আমি ৰাতি ভাগত কাম কৰিছো দিনটো আমি কি ধৰণে শুব পাৰিছো, মানে এটা ফিউলৰ কাম কৰে এই মেচিন এটাহে শৰীৰটো, গতিকে সেই মেচিনটো চলিবলৈ চাৰ্ভিচিং লাগিব, চাৰ্ভিচিং আমি যদি শৰীৰটোক ৰেষ্ট নিদিওঁ কেনেকে হ'ব। গতিকে সেই খোৱাৰো বহুতখিনি বস্তু আছে, পিছলে প্ৰশ্ন আহিলেও আমি ক'ব পাৰিম সেইখিনি কথা যে কি ধৰণে কিমান সময় শুব লাগে, কিমান সময় ডিপ স্লিপ লাগে বা কিমানখিনি,
0: মই কথাখিনি জানি যাব বিচাৰিছো, কিমান সময় শুব লাগে বা কেনেধৰণে কি কৰিব লাগে সেই অকণমান জানিব বিচাৰিছো।
1: আমাৰ বহুতখিনি ৰিচাৰ্চ চেণ্টাৰ আছে গোটেই পৃথিৱীতে, তেওঁলোকে বয়স অনুযায়ী কিছুমান খোৱাৰ সময় ধাৰ্য কৰিছে। কিন্তু আমি যদি চাবলৈ যাওঁ আমাৰ লাইফষ্টাইলৰ হিচাপত, এতিয়া যেনেকে তোমালোকৰ বয়সত যদি 30-35 বছৰ 40 বছৰ বয়সত আমি বা 20 বছৰৰ ওপৰ বয়সত আমি 7 ঘণ্টা যদি ধৰো যে 7 ঘণ্টাকে শুব লাগে, সেই 7 ঘণ্টাৰ টোপনিটো আমাৰ কি হয়, গভীৰ টোপনি আচলতে আমাৰ 7 ঘণ্টাৰ নহয়। গতিকে যদি আমি গভীৰ টোপনি এটা 4 ঘণ্টা কৰিব পাৰিছো আৰু বাকীখিনি সময় আমাৰ এনেকুৱা হৈছে যে আমি শুবলৈ সময় পোৱা নাই, কিন্তু যিখিনি সময় শুইছো আমি গভীৰ টোপনিত শুইছো, তেতিয়াও আমাৰ টোপনিটো কমপ্লিট হ'ব। গতিকে কেই ঘণ্টা শুইছো সেইটো বৰ ইম্পৰ্টেণ্ট নহয়, কিমান সময় আমি গভীৰ টোপনিত শুইছো সেইটো বেছি ইম্পৰ্টেণ্ট, সেইটো চাব লাগিব। আমি যদি 7 ঘণ্টা কি 8 ঘণ্টাও শুবলৈ পাইছো কিন্তু আমাৰ টোপনিটো পাতলৈছে, আমাৰ প্ৰপাৰ

0: আমি স্লিপ চাইকেলত যাব পাৰা নাই, স্লিপ চাইকেলত চাবলৈ গ'লে পাঁচটা ষ্টেজ থাকে, আমি সেই কমপ্লিট কৰিব পাৰা নাই সেই ষ্টেজখিনি, টোপনিটো পাতল হৈছে বিৰাট, গতিকে সেই সাত ঘণ্টা আঠ ঘণ্টা শুয়ো লাভ নহ'ব, আমাৰ গোটেই দিনটো আলস্য লাগি থাকিব, অলপমান টোপনি টোপনি লাগি থাকিব, গতিকে গোটেই দিনটো আমাৰ কাম প্ৰডাক্টিভিটিটো আমাৰ কমি যাব আলটিমেটলি, গতিকে কম সময়ত গভীৰ টোপনিত যদি শুব পাৰিছো সেইটো একচেপ্টেড, কিন্তু বেছি সময় শুই পেলাই যদি একেবাৰে পাতল টোপনি বা খুব বেয়া টোপনিত শুইছো সেইটো একচেপ্টেড নহয়।
1: খাদ্যৰ কথাটো অকণমান জানিব বিচাৰিছো।
0: খাদ্যই আচলতে এটা খুব মেজৰ ৰোল প্লে কৰে আমাৰ গোটেই হেৰিখিনিত, খাদ্য খোৱাৰ নিয়ম, পানী খোৱাৰ নিয়ম, বহুতখিনি নিয়ম থাকে। এতিয়া আমাৰ যেনেকৈ আজিকালি লাইফষ্টাইলত আমি একো সময় ৰাতিপুৱা উঠিয়ে কিবা অকণ খাই ওলাই গ'লো, দিনটো কিবা খালোঁ নাখালোঁ, গতিকে সেই বস্তুখিনি অকণমান আমি চিষ্টেমেটাইজ কৰিব লাগিব, আমাৰ লাগে যি যেনেকুৱা ধৰণৰে লাইফষ্টাইল নহওক কিয় অলপমান চিষ্টেমেটাইজ কৰিব লাগিব, নহ'লে কি হয় আমাৰ এই যে খান পানৰ যিটো আমি ব্যৱস্থাটো, এই ব্যৱস্থাটো যদি আমি ঠিক নকৰোঁ আমাৰ হয় আমি খুব ক্ষীণাই যাওঁ কেতিয়াবা, আৰু নহ'লে আমি অভাৰৱেইট হৈ যাওঁ, ঠিক আছে। আমাৰ তিনিটা ধৰণৰ ডাইজেষ্টিভ ডিছঅৰ্ডাৰ থাকে, ঠিক আছে, এটা হ'ল ৰং ডাইজেশ্যন, এটা হ'ল অভাৰ ডাইজেশ্যন, এটা হ'ল আণ্ডাৰ ডাইজেশ্যন। আমাৰ যিটো য়োগ বশিষ্ঠ বুলি যিখন আমাৰ টেক্সট আছে, এনচিয়েণ্ট টেক্সট, তাত খুব ধুনীয়াকৈ এই বস্তুখিনি এক্সপ্লেইন কৰা আছে। গতিকে এই তিনি ধৰণৰ ডাইজেশ্যনত কি হয় আমি ক্ষীণায়ো যাব পাৰোঁ একেবাৰে, বা অভাৰৱেইটো হৈ যাব পাৰোঁ। কেতিয়াবা কি হয় আমাৰ দেখাত বাহিৰৰ পৰা স্বাস্থ্যটো যেনিবা ঠিকেই লাগিছে যে শকতো নহয় ক্ষীণো নহয়, কিন্তু ইণ্টাৰনেল কিছুমান প্ৰব্লেম আছে, কলন প্ৰব্লেম বুলি যিটো কওঁ, যাৰ কাৰণে পেচাব পায়খানা ঠিক নহয় বা ৰেগুলাৰ নহয় বা এচিড ফৰ্ম হয়, গেষ্ট্ৰাইটিছৰ প্ৰব্লেম আছে, গতিকে এনেকুৱা ধৰণৰ বহুতখিনি প্ৰব্লেম আহি যায়। সেইকাৰণে আমাৰ খোৱা বোৱাটো এটা চিষ্টেমেটাইজ কৰাটো আমাৰ লাগে, যিটোৱে ৰুটিন নহওক, ৰাতি কাম কৰোঁ বা দিনত কাম কৰোঁ, কিন্তু আমি চিষ্টেমেটিকেলি খোৱা বোৱাখিনি কৰিব পাৰিলে কোনটো সময়ত কি কৰিব লাগে সেই আমি লগত বস্তুখিনি যাতে লৈ ফুৰিব পাৰোঁ, সেই ধৰণে যদি আমি এটা ৰুটিন বনাই লওঁ, ৰুটিনটো অলপমান ইম্পৰ্টেণ্ট, কাৰণ সদায় বেলেগ বেলেগ ধৰণৰ কিবা কিবি আমি যি পালোঁ খাই দিলোঁ সেইটো কৰি থাকিলে আমাৰ বডিটো ৰেডি নহয় এটা চাৰ্টেইন ৰুটিনৰ কাৰণে, মানে বডিটোৱে নাজানে যে এতিয়া কি আহিব মোৰ তাত, আমি যিকোনো বস্তু ঢালি থাকোঁ, গতিকে এটা চাৰ্টেইন ৰুটিন হ'লে বডিটো একাষ্টম হৈ যায়, একাষ্টম হৈ গ'লে সি তেতিয়া ৰেচপণ্ড কৰা আৰম্ভ কৰে, গতিকে সেইখিনি
1: খুব খুব গুৰুত্বপূৰ্ণ বহুকেইটা কথা আমি পাতিলোঁ। বাইদেউ আৰু আমি কথা পাতিম, যিহেতু ফেচবুক যোগে বহু সংখ্যক লোকে আমাৰ অনুষ্ঠান চাই আছে, মই কেইটামান মন্তব্য পঢ়ি শুনাব বিচাৰিছো। বিশ্বজিৎ নাথে তেজপুৰৰ পৰা আমাৰ অনুষ্ঠান চাই আছে, আৰু লগতে হাজোৰ ৰামদিয়াৰ পৰা মুখলেশ্বৰ ৰহমানে অনুষ্ঠান চাই আছে, খুব ভাল লাগিছে বুলি তেওঁ মন্তব্য আগবঢ়াইছে। দীপাঞ্জলি দাস বৰুৱাই সুন্দৰ বিষয়বস্তু বুলি তেওঁ মন্তব্য আগবঢ়াইছে। চাৰু বৰুৱাই মন্তব্য আগবঢ়াইছে, শুনি আছো ভাল লাগিছে, যোগ আৰু প্ৰাকৃতিক চিকিৎসা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়, ইয়াৰ প্ৰচাৰ প্ৰসাৰ বাঢ়ক তাকে কামনা কৰোঁ, মই নিজে বহু বছৰৰ আগতে যোগ শিকি ইয়াৰ সুফল পাইছো আৰু আনকো অনুপ্ৰেৰণা যোগাই আহিছো, বৰঠাকুৰ ডাঙৰীয়ানী এই ক্ষেত্ৰত আগবাঢ়ি যাওক, তেখেতলৈ শুভকামনা জনাইছিলোঁ, এনেধৰণৰ বহুকেইটা মন্তব্য বহুজনে কৰিছে। আমি আশা কৰিছো এই অনুষ্ঠানটোৰ পৰা আপোনালোক যথেষ্ট পৰিমাণে উপকৃত হ'ব। আপোনালোকৰ যদি কিবা সমস্যা আছে সেই সমস্যা সন্দৰ্ভতো আমাৰ ফেচবুক লাইভত আপোনালোকে মন্তব্য আগবঢ়াব পাৰে, সেই সমস্যা আমি আলোচনা কৰাৰ চেষ্টা কৰিম অনুষ্ঠানৰ মাজেৰে। মই এইকেইটা এটা ঘোষণা দিব বিচাৰিছো, জনসাধাৰণৰ স্বাস্থ্য সজাগতাৰ দিশত এপ'ল' এক্সেল কেয়াৰ হস্পিটেলৰ সহযোগত আকাশবাণী গুৱাহাটীৰ অনন্য প্ৰয়াস, কাইলৈ প্ৰভাতী তৰংগ অনুষ্ঠানৰ অতিথি ৰিমটলজি আৰু ক্লিনিকেল ইমিউনলজিৰ বিশেষজ্ঞ চিকিৎসক ডাক্তৰ প্ৰদীপ কুমাৰ শৰ্মা, গাউট আৰ্থ্ৰাইটিছ আৰু ৰোগ প্ৰতিৰোধ সম্পৰ্কীয় বিভিন্ন কথা বিতংকৈ জানিবলৈ শুনিবলৈ চাবলৈ নাপাহৰিব প্ৰভাতী তৰংগ। ইন্দ্ৰজিৎ দাসৰ সৈতে কাইলৈ বিশেষ অনুষ্ঠান আগবঢ়োৱা হ'ব, কাইলৈ 9:20 পৰা মহাবাহুযোগে আপোনালোকে এই অনুষ্ঠান শুনিবলৈ পাব, একে সময়তে এই অনুষ্ঠানটো ফেচবুক যোগেও সম্প্ৰচাৰিত হ'ব। যিসকল শ্ৰোতাই আমাক শুনি আছে, যিসকল শ্ৰোতাই আমাক চাই আছে, সকলোৰে বাবে অনুৰোধ থাকিল কাইলৈ বিশেষ বিষয়টোৰ সৈতে আপোনালোক জড়িত হৈ পৰিব পাৰিব। পুৱা 9:20 পৰা অনুষ্ঠান আগবঢ়াব। মই পুনৰবাৰ উল্লেখ কৰিছো, এপ'ল' এক্সেল কেয়াৰ হস্পিটেলৰ সহযোগত আকাশবাণী গুৱাহাটীয়ে বিশেষ অনুষ্ঠান আগবঢ়াইছে। প্ৰিয় শ্ৰোতা, আমি পুনৰবাৰ আলোচনাৰ মাজলৈ মুহূৰ্তত ঘূৰি যাব বিচাৰিছো। বাইদেউ, এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন মই আপোনাৰ পৰা মুহূৰ্তত জানিব বিচাৰিছো যে বৰ্তমানৰ সময়খিনিত বিভিন্ন ধৰণৰ নতুন নতুন ৰোগৰ উদ্ভৱ হৈছে, সেয়া লাগে আমি ডায়েবেটিছ ৰোগৰ কথাই কওঁ, আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল মানুহ মানসিকভাৱে খুব কম মানুহ আজিৰ দিনটোত সুখী থাকে। প্ৰতিজন মানুহৰ

0: কিবা নহয় কিবা এটা মানসিকভাবে তেওঁৰ এটা অন্তৰ্দণ্ড থাকেই প্ৰতিজন মানুহৰে। মানসিকভাৱে সুখী কৰোৱাৰ ক্ষেত্ৰত যোগৰ যথেষ্ট অপৰিসীম অৱদান আছে। এতিয়া আপুনিও দিনটোত হয়তো এনে ৰোগী বহু সন্মুখীন হয় যি মানসিকভাৱে যথেষ্ট পৰিমাণে ভাগি পৰিছে, বা যাক আমি মেণ্টেল প্ৰব্লেম বুলি আমি আচলতে ক'ব পাৰোঁ, বা মেণ্টেল ডিছৰ্ডাৰ বুলি আমি আচলতে ক'ব পাৰোঁ। এই বিষয়টোৰ পৰা অকণমান আপোনাৰ পৰা জানিব বিচাৰিছোঁ।
1: মানসিক স্বাস্থ্যটো আমাৰ কিমান ইম্পৰ্টেণ্ট সেই বস্তুখিনি বুজি পোৱাত মানুহৰ বহুত সময় লাগিছে। কাৰণ মানুহবোৰে আমি আচলতে ৰৈ থাকোঁ যে আমাৰ আচলতে যিমানখিনি বেমাৰ আছে নহয়, প্ৰথমতে আমাৰ তাৰ আৰম্ভণিটোৱেই ইয়াৰ পৰা হয়, তাৰপিছত মেনিফেষ্ট হৈ হৈ আমাৰ ফিজিকেল ষ্টেটত আহে, যিটো আমাৰ মই পঞ্চকোষৰ কথা আৰম্ভণিতে কৈছিলোঁ, মনোময় কোষা বুলি মেণ্টেল ষ্টেট, যিটো মেণ্টেল ষ্টেটৰ পৰা অন্নময় কোষাত আমাৰ আহি যায়, যিটো আমাৰ ফিজিকেল ষ্টেট গ্ৰছ বডি বুলি কওঁ। গতিকে সেই আৰম্ভণিখিনি মেণ্টেল ষ্টেটৰ যিখিনি মেণ্টেল ষ্টেটটো আমি সেই বুজি পোৱাত আমি বহুত সময় কৰোঁ। সেইখিনি সময়তে যদি আমি কিছুমান অভ্যাস কৰিবলৈ লওঁ, তেতিয়াহ'লে সেই বেমাৰখিনি বা সেই প্ৰব্লেমখিনি আহি মেনিফেষ্ট নহয়হি ফিজিকেল বডিত, কিন্তু তেতিয়া আমি ইগনোৰ কৰি দিয়াৰ কাৰণে আমাৰ পিছলৈ লাইফ ষ্টাইল ডিজিজ কিছুমান আমি নিজেই আচলতে আমন্ত্ৰণ কৰি অনাই হয় তেওঁলোকক ডিজিজবোৰক। কাৰণ আমি যদি তেতিয়াই অলপমান কেয়াৰ ললোহেঁতেন যেতিয়া আমাৰ প্ৰব্লেমখিনি হৈছে, তেতিয়াহ'লে ইমানখিনিলৈকে আগবাঢ়ি নাযায়। গতিকে আজিকালি দিনত ষ্ট্ৰেছ বা এংজাইটি থকাটো এটা এনেকুৱা ষ্ট্ৰেছফুল চবৰে লাইফবোৰেই তেনেকুৱা হৈ গৈছে, গতিকে এটা কমন কনচেপ্ট হৈ গৈছে মানুহৰ কাৰণে। কিন্তু আৰু এটা কথা কওঁ, এইটো খুব হাইপড কনচেপ্ট হৈ গৈছে, কাৰণ সৰু ল'ৰা ছোৱালীও মই শুনিছো যে আহি পেলাই কয়হি মোৰ ডিপ্ৰেশ্যন হৈছে, মিনিংটোৱেই নাজানে কি হৈছে। তাৰপিছত মাকহঁতে আহি মোক যেনেকে এনেকুৱা ধৰণৰ 8 বছৰীয়া 9 বছৰীয়া বাচ্চা লৈ আহে মোৰ তাত, মাকহঁতে আহি কয় হেৰি নাই তাৰ ডিপ্ৰেশ্যন হৈছে, এংজাইটি হৈছে, চব একেলগে হৈছে। তাৰমানে মই তেতিয়া সুধিছোঁ আপোনালোকে কি বুজে এই যে ডাঙৰ ডাঙৰ শব্দকেইটা কৈছে, ল'ৰা ছোৱালীকেইটাও তেনেকে কয়। কিন্তু সিহঁতৰ মানে কি একদম সিহঁতৰ মতে যেতিয়া মানে একো কৰিব পৰা হোৱা নাই, অলপমান ইম্পালচিভ হৈ গৈছে বা পালপিটেশ্যন বাঢ়িছে, তেতিয়া নহয় গোটেইকেইটা বস্তু বেলেগ বেলেগ, ডিপ্ৰেশ্যন ষ্ট্ৰেছ এংজাইটি গোটেইকেইটা বেলেগ। ডিপ্ৰেশ্যন আমাৰ পাষ্টৰ লগত ৰিলেটেড, ষ্ট্ৰেছ আমাৰ প্ৰেজেণ্টৰ লগত ৰিলেটেড, দুই ধৰণৰ ষ্ট্ৰেছ থাকে, গুড ষ্ট্ৰেছ বেড ষ্ট্ৰেছ, আৰু এংজাইটিটো আমাৰ ফিউচাৰৰ লগত ৰিলেটেড, যিটোৰ কাৰণে আমি চিয়'ৰ মানে চাৰ্টেইন নহয়, চিয়'ৰ নহয়, যিটো কাৰণে চিয়'ৰটি নাই, যিটো কাৰণে আমি সেইটো ভাবি থাকোঁ যে এইটো হ'লে কি হ'ব সেইটো হ'লে কি হ'ব, যিটো চিয়'ৰটি নাই ফিউচাৰটোৰ, সেইটোক আমি এংজিয়াছ মোডত গুচি যাওঁ। তেতিয়া ষ্ট্ৰেছ মই যিটো কৈছোঁ যে দুটা ধৰণৰ থাকে, গুড ষ্ট্ৰেছ বেড ষ্ট্ৰেছ। এতিয়া ডেইলি কাম কৰিবলৈ আমাক এটা এটা কিক যিটো লাগে, তাৰ কাৰণে অকণমান ষ্ট্ৰেছ লোৱাটো যে আমাৰ ডেডলাইন এটা আছে, আমি অলপমান ষ্ট্ৰেছ লৈ পেলাই কামখিনি কৰিছোঁ, সেইটো এটা সেইটো গুড ষ্ট্ৰেছত আহে। কিন্তু সেইটোকে লৈ পেলাই যদি আমি এইটো হ'বনে নহ'ব কি হ'ব আমি এইটো কৰি পেলাই ভাবি পেলাই যদি বহি থাকোঁ, তাৰমানে আমি এটা কামটোও দিলে হৈছে, প্ৰডাক্টিভিটিও আমাৰ নাইকিয়া হৈ গৈছে, আৰু আমি আনচাৰ্টেইন যিটো মই কৈছোঁ চিয়'ৰিটি নাথাকে, এংজাইটি ফালে আমি গৈ আছোঁ। গতিকে সেইটো হ'ল বেড ষ্ট্ৰেছ। ডিপ্ৰেশ্যনটো সম্পূৰ্ণ বেলেগ, এই মানে যিটো এটা ট্ৰমা বুলি কয়, ট্ৰমা বা এনেকুৱা ধৰণৰ কিছুমান ইনচিডেণ্ট থাকে পাছত যিটোৱে এফেক্ট কৰে পিছত আহি পেলাই। কিন্তু আজিকালি সেই কনচেপ্টটো নুবুজি পেলাই ৱৰ্ডছবোৰ ইমান ফেঞ্চি হৈ গৈছে, চবেই ইউজ কৰিবলৈ লয়, সেইটো এটা বেয়া কথা। আচলতে সেই বস্তুখিনি বুজিব লাগে। আৰু যদি কাৰোবাৰ এনেকুৱা লাগিছে যে কিবা এটা পালপিটেশ্যন বাঢ়িছে বা কিবা এটা বস্তু নিজে মেনেজ কৰিব পৰা নাই, আমি আছোৱেই সহায় কৰিবলৈ। মানে এইটো একো লাজৰ কথা নহয় যে আপুনি কোনোবা আহিছে, আহি পেলাই আমাক সুধিছেহি, সুধি যে কি কৰিব লাগে, সেই আমি গাইডেঞ্চটোহে দি দিওঁ, কাউন্সেলিং কৰি পেলাই আমি গাইডেঞ্চটো দিওঁ। গতিকে সেই গাইডেঞ্চটো কাৰোবাক সোধা, কোনোবাই যদি নিজে পৰা নাই, একো ডাঙৰ কথা নহয়, একো লাজৰ কথা নহয়, কোনোবাই নিজে মেনেজ কৰিব পাৰে, কোনোবাই নোৱাৰে। গতিকে সেই বস্তুখিনি প্ৰপাৰ গাইডেঞ্চত আচলতে কাম কৰাটো দৰকাৰ।
0: আপুনি এই মানসিক যিটো ভাৱটো, তাৰ পৰা আপুনি কেনেধৰণৰ ৰোগৰ আপুনি সন্মুখীন হৈছে, কেনেধৰণৰ ৰোগীৰ আপুনি সন্মুখীন হৈছে?
1: বিভিন্ন ধৰণৰ ৰোগী আহে। সৰু ল'ৰা ছোৱালীৰ যদি মই ক'বলৈ যাওঁ, কিছুমান নিউৰো ৰিলেটেড, নাৰ্ভাছ ছিষ্টেম ৰিলেটেড, ডেভেলপমেণ্ট ৰিলেটেড হেৰি থাকে, যে অটিষ্টিক চাইল্ড কিছুমান আহে, বহুত হেৰি হয়, এইটো মানে দুটা বেলেগ বেলেগ বস্তু, দেই ডাউন চিনড্ৰম এটা আৰু অটিষ্টিক অটিজম, দুইটা বেলেগ বেলেগ বস্তু। অটিষ্টিক চাইল্ডবোৰৰ কি হয়, লেভেল থাকে, লেভেল 1, লেভেল 2, লেভেল 3, আমি থেৰাপি দিওঁ। সো লেভেল ওয়ানৰ

0: পায় নেকি। সো তেনেকুৱা ধৰণৰ নাৰ্ভাছ ডেভেলপমেণ্টৰ আমি বাচ্চা কিছুমান পাওঁ, সৰু ল'ৰা ছোৱালী কিছুমান পাওঁ। ডাঙৰৰ জেনেৰেলি কি হয়, খুব এটা টেণ্ডেঞ্চিও আজিকালি আহিছে যে কিবা অলপ কিবা ধৰণৰ হেভিনেছ বা পালপিটেশ্যন আহিলেই মেডিচিন খাবলৈ গুচি যায়। কিন্তু মেডিচিনটো লোৱাৰ আগতে যে নিজৰ সেই মেডিচিনটো বহুত দৰকাৰী হয়, এটা লেভেলত দৰকাৰী হৈ যায়। কিন্তু তাৰ লগে লগে যদি আমি এই লাইফ ষ্টাইল মডিফিকেশ্যনখিনি কৰোঁ অলং উইথ দোজ থেৰাপি, আমি যিখিনি দিওঁ সেই থেৰাপিখিনিৰ লগত যদি আমি মেডিচিনটো আমি ল'বলৈ লওঁ, লাহে লাহে সেই মেডিচিনৰ পৰিমাণটো আমি কমাই কমাই আনিব পাৰোঁ। আৰু তেনেকৈ কাৰণ লাইফ লংটো কোনো মেডিচিন খাব নোখোজে, গতিকে সেই লাইফ ষ্টাইল মডিফিকেশ্যনটো বহুত দৰকাৰী, যিটো আমি যোগৰ থ্ৰু আমি কৰিবলৈ যাওঁ, কৰিবলৈ চেষ্টা কৰোঁ। গতিকে তেনেকুৱা ধৰণৰ আমাৰ বয়স অনুযায়ী আমি বেলেগ বেলেগ ধৰণৰ মেণ্টেল ষ্টেটৰ মানুহ পাওঁ।
1: মই এতিয়া আপোনাৰ পৰা জানিব বিচাৰিছো যে নতুনকৈ উদ্ভৱ হোৱা যিসমূহ ৰোগ, মই ডায়েবেটিছৰ কথা কৈছিলো, এতিয়া সততেই যেতিয়া আমি মোবাইলটো স্ক্ৰল কৰোঁ এনে কিছুমান ভিডিঅ' আমি দেখিবলৈ পাওঁ যে কোনোবাই ৰান্ধি আছে তাৰ মাজতে হাৰ্ট এটেক হৈছে আৰু তেওঁ লগে লগে মৃত্যু হৈছে, তেনেধৰণৰ ভিডিঅ' কিছু আমি দেখিবলৈ পাওঁ। এই কথাবোৰে আচলতে কোনোবাখিনিত যোগৰ যিটো অভাৱ, পৰিশীলিত এটা জীৱনৰ যিটো অভাৱ, সেই অভাৱটোৱেই আচলতে সাধাৰণতে আমি বুজোঁ। এতিয়া কথাটো হ'ল যে এই ৰোগসমূহৰ পৰা হাত সাৰি থাকিবলৈ যোগ বা প্ৰাকৃতিক চিকিৎসাই কেনেধৰণৰ পৰামৰ্শ দিছে, এক। দুই, এই যে আমি মানসিক চিকিৎসাৰ কথা পাতি আছোঁ, আমি কেনেকৈ গম পাম যে মই মানসিকভাৱে ক'ৰবাত ভাগি পৰিছোঁ বা মই চিকিৎসকৰ ওচৰলৈ যাব লাগে, সেই পথটো মই কেনেকৈ গম পাম, সেই কথাখিনি অকণমান জানিব বিচাৰিছোঁ।
0: প্ৰথমতে প্ৰথম যিটো কুৱেশ্যন আছিলে তোমাৰ, যে আমাৰ যিটো আচলতে এইবোৰ লাইফ ষ্টাইল ডিজিজ বুলি কোৱা হয়, যিবোৰ এতিয়া তুমি যিবোৰ কথা ক'লা, ডায়েবেটিছ হওক বা এনেকুৱা, এইখিনিত এটা কথা যে ইয়াত বহুতকেইটা বস্তু মই যেনেকৈ কৈছোঁ, আমি কথা পাতিছিলোঁ খাদ্যাভ্যাসৰ কথা পাতিছিলোঁ, তাৰপিছত স্লীপ চাইকেলৰ কথা পাতিছিলোঁ, গতিকে এই গোটেইখিনি বস্তু আহি যায় ইয়াতে। আমি অলপমান শৰীৰ চৰ্চাও কৰিব লাগিব, দিনটোত আধা ঘণ্টাৰ কাৰণে হ'লেও আমি অলপমান শৰীৰ চৰ্চা কৰিব লাগিব। গোটেই দিনটো আমি খাদ্যাভ্যাসখিনি এটা চিষ্টেমেটাইজ ৱেত আমি কৰিব লাগিব, আমাৰ যিটো স্লীপ চাইকেল সেইটো আমি শুধৰাব লাগিব। গতিকে এই গোটেইখিনি বস্তু যেতিয়া একেলগে আমি এটা নিয়মত চলিবলৈ আৰম্ভ কৰিম নহয়, তেতিয়া আমাৰ এই ধৰণৰ বেমাৰবোৰ, বেমাৰ চবৰে হ'ব, মানে এইটো নহয় যে বেমাৰ নোহোৱাকৈ থাকিব, বেমাৰ হ'ব পাৰে, বেমাৰ মানে হোৱাটো একো ডাঙৰ কথা নহয়, কিন্তু কিছুমান বস্তু আমি অলপমান ডিলে কৰিব পাৰোঁ, বা কিছুমান আনইনভাইটেড বস্তু হয় যিবোৰ আমি মাতি লওঁ। সামান্য কথা এটা যে আমাৰ বহাৰ পষ্টাৰটো, এতিয়া তুমি যেনেকৈ বহি আছা তুমি কাৰেক্ট পষ্টাৰত বহি থকা নাই, গতিকে পিছলে তোমাৰ ৰাজাৰ প্ৰব্লেম হ'ব, গতিকে আমাৰ বহাৰ পৰা আৰম্ভ কৰি সকলোবোৰ শিকাব লগা হয়। কিছুমান পেচেণ্ট আহে যেতিয়া বিষ লৈ পেলাই আহে, অকল মেইন প্ৰব্লেমটোৱে হ'ল যে বহা প্ৰব্লেম, যে বহিব নাজানে, গতিকে সেই বহাৰ পৰা মই তেতিয়া কওঁ যে আমি যিমানেই থেৰাপি নিদিওঁ কিয় বহা পষ্টাৰটো যদি বেয়া হৈ যায় গোটেইবোৰ আকৌ একে হৈ যাব, একো লাভ নাই, গতিকে সেই বহাৰ পৰা শিকাব লগা হয়। গতিকে এই অভাৰঅল লাইফ ষ্টাইল মডিফিকেশ্যনটো যিটো বিৰাট দৰকাৰ যিকোনো ধৰণৰ বেমাৰৰ কাৰণে, সেইটো। আৰু তাৰপিছত কি সুধিছিলা তুমি যে কেনেকৈ গম পাম, কেনেকৈ গম পাম, মানে এতিয়া কি হয়, কিছুমান কিছুমান ক্ষেত্ৰত আমি নিজেই গম পাওঁ যে অলপমান কেতিয়াবা আমাৰ যেতিয়া এংশিয়াছ হৈ যাওঁ, আমাৰ অলপমান ব্ৰিথিং শ্বৰ্টনেছ বুলি কয়, উশাহটো চুটি চুটি লাগে, কেতিয়াবা বুকুখন অলপ গধুৰ গধুৰ লাগে, অলপ নজিয়া কেতিয়াবা ফিলিং আহে, কেতিয়াবা এনেকুৱা হয় যে কিছুমান মানুহৰ অলপমান পেনিক এটেক টাইপৰ হৈ যায়, অলপ ব্লেক আউট হৈ যায়, বা সঘনাই কি হয় এই কিছুমানে সঘনাই ভোক লাগে, কিছুমানে ভোকেই নালাগে, গতিকে এই বস্তুবোৰ বহুতখিনি বস্তু আমি নিজে ধৰিব পাৰোঁ যে মোৰ এনেকুৱা হৈ আছে, দেখোন এইটো হৈছে, অলপ হেভিনেছ থাকে মূৰত, অলপ হেভিনেছ থাকে, ইনচমনিয়া বুলি যিটো আজিকালি চবৰে যে টোপনি, টোপনি প্ৰব্লেম আজিকালি বহুত পেচেণ্ট আহে যে মোৰ টোপনি প্ৰব্লেম, গতিকে এই গোটেইখিনি বস্তু যেতিয়া আমাৰ হৈ আছে তাৰমানে আমাৰ কিবা এটা ক'ৰবাত গণ্ডগোল লাগি আছে, যিটো কাৰণে আমাৰ প্ৰপাৰলি আমি ছেট আপটো কৰিব পৰা নাই গোটেই দিনটো, কিবা এটা আমাৰ প্ৰব্লেমটো হৈ আছে। এতিয়া প্ৰব্লেমটো যদি আমি বুজি পাইছোঁ তেতিয়াহ'লে আমি সেইটো মডিফাই কৰিব পাৰিম, ঠিক আছে, যদি আমি বুঝিয়ে পোৱা নাই কি প্ৰব্লেম হৈছে তেতিয়াহ'লেতো আমি কাৰোবাৰ হেল্প ল'ব লাগিব। গতিকে আমাৰ 50% অফ দ্য প্ৰব্লেম ইজ চল্ভ যেতিয়া আমি গম পাওঁ যে আমাৰ এক্সেক্টলি হৈছে কি, ভুলটো

0: কৰি আছো আমি। গতিকে আমি যেতিয়া সেইখিনি বস্তু গম পাম, তাৰপিছত থেৰাপি দিয়াটো মানে ইজি হৈ যায়, তাৰপিছত সেইটো মডিফাই কৰাটো ইজি হৈ যায়।
1: আমি আসলে বহুকেইটা গুরুত্বপূর্ণ বিষয়ের উপর কথা পাতিলো, আর আমি আশা করছো আমার অনুষ্ঠানটির পর বহু পরিমাণে উপকৃত হয়েছে বহুজন। এতিয়া এনে ধরনের বহু প্রশ্ন থাকিব যিসমূহ সততেই মানুষে কেতিয়াবা এনে ধরনের এনেকাও হয় যে মানুষে একটা বিষয় পটককে কারোবার আগত খুলি কবলে বা চিকিৎসকজনের আগত খুলি কবলে যথেষ্ট পরিমাণে সংকোচবোধ করে, এনেকা ধরনের সঙ্গে আপনি অভিজ্ঞতার সম্মুখীন হয়েছে। এতিয়া চিকিৎসকজনৰ সেই ক্ষেত্ৰত কিছু দায়িত্ব থাকে যে তেওঁ প্ৰকৃত হৈছে কি, সেই যাতে কাৰণটো উদ্ধাৰ কৰিব পাৰোঁ, সেই ক্ষেত্ৰত কেনেধৰণৰ আপোনালোকে নিজকে প্ৰস্তুত কৰে বা কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে?
0: এনেকুৱা বহু ধৰণৰ কেছ আহে আমাৰ, অলপমান হেজিটেট কৰে, তেওঁলোক সংকোচ কৰে যে কি হৈছে ক'বলৈ, ঘৰৰ প্ৰব্লেম থাকে বা কিছুমান পাৰ্চনেল প্ৰব্লেম থাকে, তেওঁলোকে ক'বলৈ তেওঁলোকক আগতে এচিয়ৰেঞ্চ এইটো দিয়া হয় যে তেওঁলোকে যিহেতু আমাৰ লগত কথা পাতি আছে, এতিয়া যদি মোৰ লগত কথা পাতি আছে এইখিনি একদম কনফিডেঞ্চিয়েল কথা, এইখিনি ক'তো বাহিৰত নাযায়। আমাৰ সেইটো ৱৰ্ক এথিক্সৰ ভিতৰত আহে যে আমি কোনো ধৰণৰ পেচেণ্টৰ ডিটেইল আমি বাহিৰত কাকো কাৰো আগত ক'বলৈ নাযাওঁ, আমি ডিছক্লোজ কৰিবলৈ নাযাওঁ। সেইখিনি তেওঁলোকক আগতে এবাৰ এচিয়ৰেঞ্চ এটা দিব লাগিব। তাৰপিছত বহুতবাৰ এনেকুৱা হয় কিছুমান মানুহ এক্সপ্ৰেছিভ নহয়, ক'ব খুজিছে ক'ব পৰা নাই কিছুমান কথা, তো আমি বহুত ধরনের প্রশ্নের জড়িয়ে বা কিছুমান কথার জড়িয়ে আমি সেই কথাবোৰ উলিয়াই উলিয়াই লওঁ যিবোৰ জানো, কারণ ইমান বছর এক্সপিরিয়েন্সত গম পাইছো যে কিছুমান বস্তু আমার কারণে দরকার, যে এইটো কথা জানাটো দরকার, কিন্তু তেওঁ কব পৰা নাই বা তেওঁ এইটো বুঝিয়ে পোৱা নাই যে সেইটো কথা কব লাগে, বা এনেকুৱা কিছুমান কথার জড়িয়ে কিছুমান প্রশ্নের জড়িয়ে সেই কথাবোৰ উলিয়াই উলিয়াই লওঁ তেওঁৰ। যেতিয়া আমি উলিয়াই লওঁ, উলিয়াই দিয়ার পিছত আমি এটা আইডিয়া হৈ যায় আমাৰ যে এক্সেক্টলি মানুহগৰাকী বা মানুহজনৰ কি প্ৰব্লেম হৈছে, আগতে কি কি ধৰণৰ প্ৰব্লেমত ফচি আহিছে বা পৰি আহিছে, যিখিনি পাইল আপ হৈ থাকে এটা আমাৰ আগৰ জেনেৰেশ্যনবোৰৰ, আমাৰ জেনেৰেশ্যনৰো ইনফেক্ট বহুত এটা হেৰি আছে যে ইমোশ্যনেল হোল্ডিং এটা আছে, ঠিক আছে, খুব যে জোৰকে হাঁহিব নাপায়, কান্দি মানুহৰ আগত নাকান্দিবি, বা ল'ৰা ছোৱালী ল'ৰাটো ক'ব ছোৱালী নিচিনাকে কেলে কান্দিছ, এই বস্তুবোৰ খুব ভুল। মই এইটো কথা কওঁ যে ইমোশ্যনেল হোল্ডিংটো আটাইতকৈ বেয়া বস্তু, ল'ৰা হওক ছোৱালী হওক সবেই কান্দিব পাৰে, ইমোশ্যনটো সবৰে আছে নহয়, অকল ইমোশ্যন অকল এইটো নহয় যে মানুহৰ হাঁহা আৰু কান্দা, মানুহৰ খংটো, ফ্ৰাষ্ট্ৰেশ্যনটো, ডিজায়াৰ, সব ইমোশ্যন, গোটেইবোৰ ইমোশ্যন, গতিকে গোটেইবোৰ খুলি ওলাই আহিব লাগিব। সেইকাৰণে কি হয়, বহুতবাৰ আমাৰ ভিতৰত থাকি যায়, যিটো কাৰণে আমি কনষ্টিপেটেড মাইণ্ড বুলি কওঁ, মনটো কনষ্টিপেটেড হৈ যায় যে ওলাই আহিব নোৱাৰে, ওলাই আহিব নোৱাৰিলে ভিতৰি ভিতৰি আমি আমাক খাই থাকে বস্তুখিনি, কিন্তু আমি কৈ দিব নোৱাৰোঁ, এটা মানসিক অশান্তি হৈছে আমাৰ। গতিকে সেই ক্ষেত্ৰত আমাক আহি বস্তুখিনি ক'লে অলপমান খুলি দিয়াৰ ব্যৱস্থাটো কৰিব পৰা যায়।
1: মোৰ এটা প্ৰশ্ন থাকিব এইখিনিতে, সততেই আমাৰ সাধাৰণ সৰ্বসাধাৰণ যিখন সমাজ তাত এতিয়াও কিছুমান ৰক্ষণশীলতা আছে, যেনে আপুনি ইমূৰ্ত যিটো কথা ক'লে যে খুলি হাঁহিব নাহাঁহিবি, বেয়া দেখি নাকান্দিবি, ল'ৰা মানুহে নাকান্দে বেয়া দেখি, এনেধৰণৰ কিছু ৰক্ষণশীলতা আছে যাক নাপায় বুলি আমি সামৰি থৈ দিওঁ। এনেধৰণৰ কি কেইটামান নাপায় আপুনি ইমূৰ্তত ক'ব যিকেইটা আচলতে পায়?
0: বহুতবাৰ আমাৰ এনেকুৱা হয় যে আমি বাহিৰলৈ গৈছোঁ, বহুতবাৰ এনেকুৱা বাহিৰলৈ গৈছোঁ যে মানুহৰ লগত কথা পাতিছোঁ, খুব চবেই হাঁহি ফূৰ্তি কৰি কথা পাতিছে, মানে একেবাৰে হা হা হাকে হাঁহি দিলে অলপমান সেই যে ওই ইমান ডাঙৰকে হাঁহিছে এনেকুৱা ধৰণৰ অলপমান। তাৰপিছত কিছুমান মানুহ অলপ বেছি এক্সপ্ৰেছিভ হয় আৰু কিছুমান মানুহ অলপ কমকে কথা কয়, ইন্ট্ৰভাৰ্ট আৰু এক্সট্ৰভাৰ্ট যিটো, গতিকে বেছি এক্সপ্ৰেছিভ যিগৰাকী মানুহ তেওঁক আমি জাজ নকৰি যে ইমান কথা কৈছে নে ইমান চঞ্চল নে সেইধৰণে জাজ নকৰি যদি আমি একচুৱেলি শুনো কথাখিনিনো কি কেনেকুৱা ধৰণৰ, গতিকে সেই বস্তুবোৰ আমি এইটো কৰিব নালাগে বা নাপায় বুলি আমি যিবোৰ কওঁ। সেই এতিয়া ল'ৰাবোৰৰ ক্ষেত্ৰতে কওঁ, মৰ্ড কো দৰ্দ নি হোতা বুলি খুব চিনেমাবোৰত একদম মানে এনেকৈ হেৰি কৰি আৰম্ভ কৰি দিলে, এতিয়া চবেই মানে কিয় নহ'ব দৰ্দ, কিয় দুখ দুখ নাপাব, কিয় ফিজিকেল দুখেই হওক বা মেণ্টেল দুখেই হওক কিয় নাপাব, সেইটো এটা ইমোশ্যনহে। যেতিয়ালৈকে আমি মানুহ তেতিয়ালৈকে আমাৰ ইমোশ্যন থাকিব, আমি সেইটো বেলেঞ্চ কৰি আছো কিবা ধৰণে কণ্ট্ৰল কৰি আছো এইটো বেলেগ কথা, কিন্তু যেতিয়ালৈকে আমি মানুহ তেতিয়ালৈকে সেইটো জিৰ' হৈ যাব নোৱাৰে, গতিকে প্ৰত্যেক ধৰণৰ ইমোশ্যন এইটো কৰিব নাপায় এইটো নহয় সেইবোৰ ভুল কথা, ইমোশ্যনকেইটা ওলাই আহিব লাগে, কিন্তু এইটো কথা যে আমি জানিব লাগিব যে কিবা ধৰণৰ আমি যদি আমাৰ কিবা মনত কথা আছে যিটো আমি ভেন্ট আউট কৰিব খুজিছোঁ, আমি উলিয়াই দিব খুজিছোঁ, আমি গোটেই সমাজৰ মাজত, এইটো নহয় যে সবৰে আগত গৈ পেলাই, কাৰণ বহুত মানুহ এনেকুৱাও থাকে যাৰ কাৰণে এইটো নিউজ এটা যে মাছালা এটা পাই গলো এইবোৰ ডিছকাছ কৰোঁ, গতিকে সবকে তেনেকে সবৰে আগত নকৰি পেলাই নিজৰ কিছুমান ট্ৰাষ্টৱৰ্ডি মানুহ থাকে তেওঁলোকৰ আগত সেইখিনি কথা যদি আমি ক'ব পাৰোঁ বা সেইখিনি কথা যদি আমি এক্সপ্ৰেছ কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ সেই ইম'চনেল যিটো বেলেঞ্চটো তেনেকেহে আহিব। হোল্ড কৰি ৰাখি আৰু বস্তুবোৰ কি হয় নহয়, এইটো সমাজত এইটো নাপায় নকৰিবি, এনেকে বহিব নাপায় নবহিবি, তেনেকে বহিব, এতিয়া মানুহৰ আজিকালি তলত বহিবই নোৱাৰা হৈছে বহুত মানুহ। এতিয়া বিয়া এখনলৈ গৈছিলো, সেইদিনাখন দেখিছো কোনো মানুহ তলত, চব মূঢ়াত বহি আছে, তলত বহি পেলাই নিয়মে কৰিব পৰা নাই। গতিকে সেই ইমানবোৰ এই যে নাপায়, আগৰ দিনতো সেইটো হ'ল যে ওপৰত বহি কৰিব নাপায়, এতিয়া কি কি অৱস্থা হৈছে, নাপায়তো তেওঁলোকে এইটো কৰিব লগা হৈছে, কাৰণ তেওঁলোকৰ শৰীৰে সেইটো হেৰি দিয়া নাই। গতিকে মানসিকভাৱেও সেইটো ইম'চনেল আমাৰ যিটো ইণ্টেলিজেঞ্চ সেইটো আমাক লাগিব, ক'ত কেনেকে আমি ৰাখিব লাগে নাৰাখিব লাগে সেইটো লাগিব, কিন্তু তাৰ কাৰণে আগতে আমি উলিয়াই ল'ব লাগিব, তাৰপিছত আমি বুজিম যে কিমানখিনি ক'ত কৰিব লাগে নালাগে। কিন্তু আগৰ পৰাই যদি আমি উলিয়াবলৈকে যদি নিদিওঁ, তেতিয়াহ'লে যদি হোল্ড বেক কৰি ৰাখোঁ, তেতিয়াহ'লে সেইটো এটা হেভিনেছ এটা আহি থাকে, আৰু এই হেভিনেছবোৰ কি হয় পিছলৈ গৈ পেলাই ফিজিকেল পেইন আহেগে বহুতবাৰ, পিঠিত লোৱাৰ বেক আপাৰ বেকত এনেকে, বা কিছুমান চেষ্ট পেইন বা এনেকুৱা ফিজিকেল পেইন কিছুমান আহে, সেইটো হয় ভৰি এনেকুৱা ধৰণৰ পেইন আহেগে। গতিকে সেই বস্তুবোৰ যাতে ফিজিকেল মেনিফেষ্টেশ্যন নহয় মেণ্টেল ষ্ট্ৰেছটোৰ কাৰণে, সেইখিনি আমি ইম'চনেল ইণ্টেলিজেঞ্চ বহুত ইম্পৰ্টেণ্ট, আৰু ইম'চনেলি বেলেঞ্চ হোৱাটো বহুত ইম্পৰ্টেণ্ট।
1: আচলতে এই কথাখিনি আমাক যথেষ্ট পৰিমাণে উপকৃত কৰিব, আৰু আজি অনুষ্ঠানটোৱে গোটেই অনুষ্ঠানটোৱে বহু পৰিমাণে যিসকলে আমাক চাই আছে, যিসকলে আমাক শুনি আছে, তেওঁলোক যথেষ্ট পৰিমাণে উপকৃত হৈছে, কিয়নো সমসাময়িক যিসমূহ প্ৰশ্ন সেই প্ৰশ্নসমূহ আমি আপোনাৰ জৰিয়তে জানিবলৈ চেষ্টা কৰিছোঁ। আমি আচলতে সেই কথাখিনি জানিবলৈ চেষ্টা কৰিছোঁ খোৱাৰ ক্ষেত্ৰতে প্ৰত্যেকৰে, বিশেষকৈ যিসকল লোক অত্যন্ত ব্যস্ত, আমাৰ বয়সৰ যিসকল কৰ্মঠ যিসকল লোক, তেওঁলোকৰ খোৱাৰ ৰুটিনখন সদায় বেলেগ হয়, গতিকে তেওঁলোকো আচলতে জানিব বিচাৰিব কেনেধৰণে সজাব লাগে জীৱনটো, বা শোৱাৰ ক্ষেত্ৰতো কিমান গুৰুত্ব আৰোপ কৰিব লাগে, টোপনিৰ ক্ষেত্ৰত কিমান গুৰুত্ব আৰোপ কৰিব লাগে, এই কথাবোৰ আমি পাতিবলৈ চেষ্টা কৰিলোঁ। গতিকে এতিয়া কথাটো হ'ল যে আপোনালোকে সেই কথাটো প্ৰতিপলে কামনা কৰে, বা আপোনালোকৰ সৈতে জড়িত হৈ থকা যিসকল লোক তেওঁলোকেও প্ৰতিপলে কামনা কৰে যে অসমেই নহওক পৃথিৱীৰ প্ৰত্যেকৰ ঘৰে ঘৰে যোগ সাধনা হওক, সেই দিশটোলৈ যাবলৈ এতিয়াও বহু সময় বাকী আছে। আমি যদি অসমৰ প্ৰেক্ষাপটতে চাওঁ, এতিয়াও তেনেধৰণৰ এটা পৰিৱেশ দেখা হোৱা নাই, সেই পৰিৱেশটোলৈ লৈ যাবলৈ আপোনালোকে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে?
0: বহুতবাৰ যেতিয়া যেনেকে মই যদি ক'ৰবাত জেগাই জেগাই যেতিয়া মাতা হয় বা কিছুমান ভাষণ দিয়া হয় বা লেকচাৰ, সেইখিনিত মই এটা কথা কওঁ যে যোগ সাধনা মানে, মই যিটো প্ৰথমতে কৈছো, অকল সেই শাৰীৰিক ব্যায়ামখিনি কৰিলে যোগ সাধনা নহয়, আমি গোটেই দিনটোৰ যিটো আমাৰ দিনচৰ্যা, যিটো দিন শৈলী, সেইটো আমি সজাব লাগিব, তেতিয়াহে সেইটো যৌগিক লাইফষ্টাইল বুলি কয়, ঠিক আছে? সেই লাইফষ্টাইলটো যদি আমি মেইনটেইন কৰিব নোৱাৰো, তেতিয়াহ'লে আমাৰ কেতিয়াও আমি এই বস্তুখিনিত ভাৰসাম্য ৰাখিব নোৱাৰিম, যিটো মই ক'লো যে মানসিক শাৰীৰিক আৰু যিটো আধ্যাত্মিক, সেই ভাৰসাম্যটো নাথাকিবগৈ। গতিকে ইয়াতে আৰু এটা কথা মন কৰিবলগীয়া যে আমি এতিয়া যেনেকে মই লাষ্ট 20 বছৰমানৰ পৰা একেটা ধৰণৰে লাইফ ষ্টাইলত আহি আছো, ঠিক আছে, মোৰো কেতিয়াবা হয় এনেকুৱা যে মোৰ এতিয়া কাম কেতিয়াবা এনেকুৱা বেছি হ'ল, কাম বেছি হ'ল, মই দিনত খাবলৈ সময় নাপালো, বহুতবাৰ হয়, কিন্তু যিহেতু মই ইমান বছৰে এটা নিয়মত চলি আহিছো, এদিন বা দুদিন তাৰ মাজত গণ্ডগোল হ'লে মোৰ বৰ বেছি এফেক্ট নহয়, কিন্তু যিটো মানুহ অনিয়ম, তুমি এতিয়া যদি অনিয়মত চলিয়ে আহিছা, তাৰ মাজত তুমি ভাবিলা যে আজিৰ পৰা মই ভালকে খাম, শনিবাৰ দেওবাৰে তুমি ভালকে ভালকে গোটেই দিনটো খালা খোলা চব গোটেই দিনটো ভালকে স্পেণ্ড কৰিলা, সোমবাৰৰ পৰা আকৌ একেই, তোমাৰ সেই দুদিনত যে কৰিলা সেইটোও একো কাম নিদিয়ে, গতিকে সেই নিয়মত চলি থকাৰ মাজত এতিয়া কি হয়, খোৱা বোৱাৰ কিছুমান নিয়ম, এতিয়া বহুতৰ বেমাৰৰ কাৰণে কিছুমান ইটো বস্তু খাব পাৰে, এইটো নোৱাৰে সেইটো নোৱাৰে, এতিয়া কি হয়, মই মোৰ জেনেৰেলি মোৰ পেচেণ্টখিনি বা মোৰ ষ্টুডেণ্টখিনি মই এইটো কথা কওঁ যে যেতিয়ালৈকে বেমাৰে বহুত বেমাৰ হোৱা নাই বা কিবা মেজৰ ৰেষ্ট্ৰিকশ্যন অহা নাই, চব খাব লাগে, ঠিক আছে, কিন্তু পৰ্চন কণ্ট্ৰল কৰিব লাগে। আমি জানিব লাগিব যে আমাৰ সাতটা কম্পনেণ্ট আছে খাদ্যত, সেই সাতটা কম্পনেণ্টৰ কিমান পাৰচেণ্ট আমি খাব লাগে নালাগে, সেইখিনি বস্তু

0: sugar হৈছে মিঠা বন্ধ কৰো মেইন কাৰণ sugar হল carbohydrates carbohydrates আমি যে control কৰিব লাগে control কৰি পালে তাৰ পিছত sugar হোৱা পিছতহে আমি মিঠাটো কাৰণ glucose produce হয় সেই কাৰণেহে আমি মিঠাটো বন্ধ কৰো কিন্তু আমাৰ কাৰণটো কি গতিকে খাদ্যৰ হিচাপত চাবলৈ কাৰণটো হল carbohydrates গতিকে আমি carbs আগতেই control কৰিব লাগিব নাখাবলৈ কোৱা নাই portion আমাৰ অসমীয়া মানুহ ভটুৱা আমি এটা আমাৰ হেৰি এটাই আছে কিন্তু সেইবুলি এক কাহি ভাত খাইলে নহ'ব নহয় গতিকে সেই অলপমান পৰ্চন কণ্ট্ৰল কৰি তেনেকৈ খাদ্যাভ্যাসটো চাব লাগিব তেনেকৈ মই কৈছোঁ যে শ্লীপ চাইকেলটো যেনেকৈ যিটো সময়তে নুশুওঁ কিয় আমাৰ সেই টোপনিটো এনেকুৱা ধৰণে কমপ্লিট হ'ব লাগিব পিছলৈ যাতে এনেকুৱা লাগি নাথাকে যে মোৰ আৰু টোপনি আহি আছে লেথাৰ্জি লাগি আছে এনেকুৱা নহয় শৰীৰ চৰ্চা অলপমান ইম্পৰ্টেণ্ট আমি গোটেই দিনটোৰ ভিতৰত এটলিষ্ট আধা ঘণ্টা আমি নিজক দিব লাগিব আমি যদি সেইখিনি দিব নোৱাৰো শৰীৰ চৰ্চা মানে মই অকল সেই ব্যায়ামখিনি কৰাৰ কথা কোৱা নাই ব্ৰিথিং যিটো আমি প্ৰাণায়াম বুলি কওঁ আৰু লগতে কিছুমান মেডিটেশ্যন মেডিটেশ্যন এতিয়া সকলোৱে আকৌ কৰিব নোৱাৰে আৰু প্ৰথমতেই মেডিটেশ্যন কৰি দিব নোৱাৰে তাৰ কাৰণে আমাৰ এটা প্ৰচেছ আছে যে আমি আগতে আসন প্ৰাণায়াম গোটেইখিনি কৰি নিজকে ঠিক কৰি লৈহে তাৰ পিছত মেডিটেশ্যন কাৰণ এটা তাৰ কাৰণে বডিটো ৰেডি কৰিব লাগে আমি ঠিক আছে প্লাছ ডিপ্ৰেশ্যনৰ পেচেণ্টখিনিক আমি মেডিটেশ্যন নিদিওঁ আমি এংজাইটি পেচেণ্টক বা ষ্ট্ৰেছৰ পেচেণ্টক দিওঁ মেডিটেশ্যন ডিপ্ৰেশ্যনৰ কাৰণে নহয় চ' সেই বস্তুবোৰ জানিব লাগিব যে কাক কোনটো কেনেকৈ দিব লাগে বা কোনে কি কৰিব লাগে আজিকালি কি হয় বহুতে ইউটিউব চাই লয় বা এনেকৈ খুব একদম কাপ ফুলাৰ নিচিনাকৈ বহুত ভিডিঅ' ওলাই গৈছে কিন্তু কিমানখিনি অথেণ্টিক সেইটো জানিব লাগিব আৰু বহুতখিনি পেচেণ্ট কেতিয়াবা এনেকুৱা পাওঁ যে কয় বাইদেউ ইমান ইমান দিনৰ পৰা ইমান বছৰৰ পৰা কৰি আছো প্ৰাণায়াম তথাপিও ভাল পোৱা নাই তেতিয়া মই সুধো আপুনি কেনেকৈ কৰিছে দেখুৱাওকচোন তেতিয়া মই দেখো যে যেতিয়া কৰি দেখুৱাই তেনেই ভুল মানে ইমান দিনৰ পৰা যদি ভুলকে কৰি আছে ভাগ্য ভাল এইটো যোগ বা প্ৰাকৃতিক চিকিৎসা বুলিহে এইটো এফেক্ট নাই হোৱা মানে ছাইড ইফেক্ট নাই কিন্তু অন্য দৰৱ হলেতো তেনেকে ভুলকে কৰিলেতো ছাইড ইফেক্ট আহি গ'ল গতিকে সেই বস্তুবোৰ আমি অলপমান এক্সপৰ্টৰ পৰা শিকি ল'লে বা জানি ল'লে ভাল
1: নিশ্চয়কৈ বাইদেউ আমি বহু কথাই পাতিলোঁ অনুষ্ঠান আমি সামৰিব লাগিব এতিয়া শেষত আপোনাৰ পৰা জানিব বিচাৰিছোঁ চমুকৈ এক মিনিট এটা মোৰ হাতত আছে আজি অনুষ্ঠানত উপস্থিত হৈ আপোনাক
0: খুব ভাল লাগিল আৰু মই আশা কৰোঁ যে সকলোৱে যাতে উপকৃত হওক কাৰোবাৰ যদি কিবা প্ৰব্লেম আছে যিকোনো ধৰণৰ প্ৰব্লেম যদি ডিছকাছ কৰিব খুজিছে তেতিয়াহ'লে আমাৰ তালৈ আহক কণ্টেক্ট কৰক আৰু আমি সদায় এভেইলেবল আছোঁ তেওঁলোকক সহায় কৰিবলৈ জাষ্ট আমাৰ তাত ৰিচ কৰিলেই হ'ল আৰু চবেই স্বাস্থ্যৱান হৈ থাকক ভালকৈ থাকক আৰু সুন্দৰ শৰীৰ সুন্দৰ মন লৈ পেলাই দিনটো কটাওক
1: ধন্যবাদ জনাইছোঁ বাইদেউ কৃতজ্ঞতা জনাইছোঁ সময়খিনি আমাক দিলে প্ৰিয় শ্ৰোতা আমি আজি কিছু পৃথককৈ কিছু কথা আমি পতাৰ চেষ্টা কৰিলোঁ আমাৰ শৰীৰটোৱে হৈছে প্ৰধান ধন শৰীৰটোক আমি কেনেকৈ সজাম শৰীৰটোক আমি কেনেকৈ সুৰক্ষা কৰিম তাৰ বিষয়ে আপোনালোকক কিছু কথা জনোৱাৰ চেষ্টা কৰিলোঁ আজি অতিথিগৰাকীৰ জৰিয়তে ইয়াৰ লগে লগে মই ভাস্কৰ আজিৰ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ নমস্কাৰ
2: ইমান পৰে শ্ৰোতাসকলে লাইভ ফোন ইন অনুষ্ঠান হেল্ল' যুৱবাণী শুনিলে অনুষ্ঠানত আজি অতিথি হিচাপে উপস্থিত আছিল যোগ আৰু প্ৰাকৃতিক চিকিৎসা বিশেষজ্ঞ অংকিতা বৰঠাকুৰ অনুষ্ঠানটি আগ ধৰিলে ভাস্কৰ শইকীয়া আৰু প্ৰযোজনা আছিল ইন্দ্ৰজিত দাসৰ প্ৰিয়শ্ৰোতা যুৱবাণীৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে ষ্টুডিঅ'ৰ পৰা মই কষ্টৰিমা দাসে ইমানতে বিদায় লৈছোঁ।

এয়া আকাশবাণী গুৱাহাটী প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। প্ৰিয় শ্ৰোতা, আগবঢ়াবলৈ লৈছো লোকগীতৰ অনুষ্ঠানটি। আজিৰ শিল্পী কবিতা সরকার।

ইমানপুৰৰ শ্ৰোতাসকলে কবিতা চৰকাৰৰ কণ্ঠত লোকগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া আগবঢ়াইছো ভজনৰ অনুষ্ঠানটি। অনুষ্ঠানৰ আৰম্ভণিতে শুনক কবিতা কৃষ্ণমূৰ্তি সুব্ৰমণিয়মৰ কণ্ঠত এটি ভজন।

শ্রোতাসকলে শুনি আছে ভজনৰ অনুষ্ঠানটি। এবাৰ শুনক অনুৰাধা পাৰুৱালৰ কণ্ঠত এটি ভজন।

এয়া আকাশবাণী গুৱাহাটী প্ৰাগ জ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে। মিডিয়াম নম্বৰ 299.9 মিটাৰত 1035 কিলোহাৰ্জ আৰু ডিআৰএম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্জত। প্ৰিয় শ্ৰোতা, আগবঢ়াবলৈ লৈছো ৰামধেনু অনুষ্ঠানটি। আজি ৰামধেনু অনুষ্ঠানত শুনিবলৈ পাব জুবিন গাৰ্গৰ কেইটিমান কবিতা আৰু শিল্পীগৰাকীৰ কণ্ঠৰ কেইটিমান গীত।

ৰামধেনু অনুষ্ঠানটিলৈ আপোনালোকক স্বাগতম জনাইছো। ৰামধেনু অনুষ্ঠানত শুনক প্ৰথমে জুবিন গাৰ্গৰ এটি কবিতা। মোৰ উদং পথাৰত তোৰ বৰ উৎপাত, মই গছৰ সন্তান, মই পাহাৰৰ সন্তান, মই নদীৰ সন্তান। মোক চুই দিলে জ্বলি যায় এবুকু বহ্নিমান, মই তোৰ নহয়, মই প্ৰকৃতিৰ সন্তান। মা, এই এন্ধাৰখিনি কেতিয়া শেষ হ'ব? প্ৰিয় শ্ৰোতা, এই কবিতা

কবিতাৰ শিৰোনাম পানী। মোৰ প্ৰতিবাদী সত্তাৰ পৰিধি তহঁতে বুজি নাপাবি। মই নদীৰ পৰা সাগৰলৈ যাব পাৰোঁ, সাগৰৰ পৰা নদীলৈ ঘূৰিও আহিব পাৰোঁ, মাথো মোৰ ৰং সলনি হ'ব, পানীৰ সোৱাদ সলনি হ'ব। পাৰে পাৰে এৰি থৈ যাম অকল বালি, বালি আৰু বালি। বালি বৰ হিংস্ৰ, ঠাণ্ডাত শুকাই নিব তোৰ তেজ, গৰমত উখহাই দিব তোৰ দুভৰি। খোজকাঢ়িব পাৰোঁ যদি আহিবি, মই চুমা খাম তোৰ ৰক্তাক্ত দুভৰিত। বি ৱাটাৰ, বি চেপলেছ।

কবিতাৰ শিৰোনাম ৰক্তবীজ। মোৰ বুকুৰ শেৱালিবোৰ ফুলিব দিয়া, তোমাৰ আবেগৰ স্নিগ্ধ চকুত শেৱালিবোৰ সৰিব দিয়া। তোমাৰ চেঁচা নিয়ৰৰ খাহনিত গচকি গচকি যোৱা আৰু বাৰে বাৰে উলিয়াব দিয়া মোৰ প্ৰেমৰ ৰক্তবীজ ৰূপ। মোৰ তেজ সলনি নহয়, নহয় মোৰ ৰূপ, নহয় মোৰ প্ৰেম নাইবা কবিতা। মাথো মোৰ ৰহিব নিদিবা মোৰ হৃদয়ৰ শেৱালিবোৰ। অলপ দিনৰ বাবে বন্ধ কৰি দিয়া ৰ'দবোৰ, মই জোনাকত ফুলোঁ।

এয়া আকাশবাণী গুৱাহাটী প্ৰাগ জ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। প্ৰিয় শ্ৰোতা, আৰম্ভ কৰিবলৈ লৈছো খয়ালৰ অনুষ্ঠানটি। আজি খয়াল শুনিব অশ্বিনী ভিন্দে দেশপাণ্ডেৰ কণ্ঠত, ৰাগ বেহাগ।

ইমান পৰা শ্ৰোতাসকলে শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানটোত অশ্বিনী ভিডে দেশপাণ্ডেৰ কণ্ঠত খয়াল শুনিলে। মিডিয়াম 299.9 মিটাৰত এই আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰাগজ্যোতিষপুৰ প্ৰিয়শ্ৰোতা, চাওঁতে চাওঁতে আমাৰ সময় শেষ হৈ আহিল। গতিকে আজিৰ অনুষ্ঠানৰ পৰা মই দেৱিকাই বিদায় লৈছো। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।